নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 5 দিন, 1948 শকাব্দৰ 30 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 20 তাৰিখ। এতিয়া সময় পুৱা 5:33 43 সেকেণ্ড গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জলি ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত আছে মিতুল গগৈ আৰু আছিফ আহমেদ, আৰু এয়া ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বন্দনা।

বন্দনা ভক্তিমূলক গীতৰ অনুষ্ঠানটিত ইমান পৰে শ্ৰোতাই ক্ৰমে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত লোপামুদ্ৰা নেওগৰ কণ্ঠত, ইলা কাকতি আৰু সংগীবৃন্দৰ কণ্ঠত নাম, গীতামণি তালুকদাৰৰ কণ্ঠত লোকগীত, আৰমান আহমেদ আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ আৰু পাহি বৈশ্যৰ কণ্ঠত ভজন শুনিলে।

প্ৰথমে এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। পুৱা 6:15 ননীদেৱী চৌধুৰীৰ কণ্ঠৰ ভজন, 6:20 বৰদা ডেকাৰ কণ্ঠৰ লোকগীত, 6:30 মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ। দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পীসকল হ'ল দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মা, মিনু বৰুৱা, খগেন মহন্ত আৰু ৰাণী দাস, তৰালী শৰ্মা আৰু পাৰবিন চুলতানা। 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজকা গীত, মঞ্জিলছ ই কোৱালি, গুঞ্জন, প্ৰাদেশিক সংগীত আৰু নাজৰানা। 3:00 পৰা আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। এই অনুষ্ঠানত 6:10 প্ৰচাৰ কৰা হ'ব বিকাশ শৰ্মা আৰু শৰ্মা বৰুৱাৰ এখনি অসমীয়া কথিকা বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন দৰ্শন, 7:45 এখনি আলেখ্য সুৰৰে দেউলৰে, ৰচনা আৰু পৰিৱেশন কৰিশ্মা পূজাৰী আৰু ভাস্কৰ শইকীয়াৰ। নিশা 7:30 ভজনৰ অনুষ্ঠান, 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, 10:00 শাস্ত্ৰীয় সংগীতানুষ্ঠানত গিৰিজাদেৱীৰ কণ্ঠৰ সংগীত ৰাগ য়মন কল্যাণ। এয়া আছিল প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠান।

কৃষক মহাবাহুৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিশেষ আয়োজন। নতুন প্ৰজন্মৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা আৰু পুৰুষোত্তম দাসৰ গীত। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, সহযোগ কৰিছে স্নেহা পাঠকে। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 উপন্যাস পাঠ অনুষ্ঠানত জলপদুমৰ 5-6 পঞ্চম খণ্ড শুনিবলৈ পাব। ৰচনা দিলীপ ফুকনৰ, প্ৰযোজনা আৰু উপস্থাপন ঋতুপৰ্ণ দাসৰ। 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিকল্পনা প্ৰযোজনা আৰু উপস্থাপন ঋতুপৰ্ণ দাসৰ। দিনৰ 11:30 কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্মিত বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। ৰচনা মেঘনা চৌধুৰীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। সন্ধ্যা 6:10 কৃষি জগত। এই অনুষ্ঠানত অসমৰ মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব সম্বন্ধে এটি আলোচনাত ভাগ ল'ব অপৰ্ণা দাস আৰু মধুমিতা কলিতাই। আঁত ধৰিব কমল দাসে। প্ৰযোজনা উৎপল বৰাৰ, সহযোগ কৰিছে কংকিতা ভৰত দাসে। অনুষ্ঠান পৰিচিতি ইমানেই।

শ্ৰোতাই ননীদেৱী চৌধুৰীৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এইবাৰ আগবঢ়াইছো বৰদা ডেকাৰ কণ্ঠৰ লোকগীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে এয়া ঢোলকা ফুল ছবিৰ পৰা এটি গীত আশা ভোছলে আৰু মহেন্দ্ৰ কাপুৰৰ কণ্ঠত, গীতৰ কথা চাহিৰ।

এইবাৰ শুনাবলৈ লোৱা হৈছে চৰি চৰি ছবিখনৰ পৰা এটি গীত। গীতত কণ্ঠদান কৰিছে লতা মংগেশকাৰে, গীতিকাৰ হসৰত জয়পুৰী।

শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত ৱ কৌন থি ছবিৰ পৰা, গীতিকাৰ ৰাজা মেধি আলী খান।

0: से मोहब्बत ना हो जाए कहीं आज के
1: মধুবন অনুষ্ঠানৰ শেষত সেয়া আছিল হসৰত জয়পুৰীৰ কথাৰে মহম্মদ ৰফিৰ কণ্ঠত এটি গীত প্ৰফেচৰ ছবিৰ পৰা। মধুবন পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল।
2: আকাশবাণী গুৱাহাটী
3: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
4: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
3: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
4: উপজা দিনৰ সুবাস
2: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
3: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
4: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰে প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ক্ষন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশা আৰু পশ্চিমবংগত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। প্ৰধানমন্ত্ৰীয়ে কালি বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰে।

0: ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদৰ তীব্ৰ বিৰোধিতা কৰিছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া বিবেক আগৰৱালা 2026-2027 বৰ্ষৰ FATFৰ পৰৱৰ্তী উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত হেইটিৰ বিৰুদ্ধে এখন খেলত ব্ৰাজিলে 3-0 গ'লৰ ব্যৱধানত আগবাঢ়ি আছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ওড়িশা আৰু পশ্চিমবংগ ভ্ৰমণলৈ যাব। প্ৰধানমন্ত্ৰীয়ে ওড়িশাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সৈতে ময়ূৰভঞ্জ জিলাৰ পাহাৰপুৰ গাঁৱৰ চান্থালী জাহেৰা আৰু হোজাহিৰা পবিত্ৰ বনত সেৱা আগবঢ়াব। ইয়াৰ পাছত তেওঁলোকে জিলাখনৰ ৰাইৰাংপুৰত ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশ ল'ব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে 47,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদী দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগলৈ যাব। শ্ৰীমোদীয়ে আজি হুগলী জিলাৰ তাৰকেশ্বৰত পশ্চিমবংগ দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পশ্চিমবংগত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 23 সংখ্যক কিস্তিও মুকলি কৰিব। ইয়াৰ অধীনত দেশৰ 9,44,00,000ৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ 18,880 কোটি টকাৰো অধিক ধন প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হ'ব। তেওঁ লগতে ৰাজ্যখনত কেইবাটাও গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কৃষি আঁচনি মুকলি কৰিব। এই আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় অভিযান আৰু প্ৰধানমন্ত্ৰী ধন ধান্য কৃষিৰ যোজনা অন্যতম। প্ৰধানমন্ত্ৰীয়ে কাইলৈ কলকাতাত আয়োজন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ইয়াৰ পাছত তেওঁ কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰত INS দুনাগিৰি, INS সংশোধক আৰু INS এগ্ৰে নামৰ 3খন থলুৱাভাৱে নিৰ্মিত নৌজাহাজ মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লী বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2,400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰে। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ ৰূপায়ণৰ ক্ষেত্ৰত মুকলি কৰি দিয়া এই ধনৰাশি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে দেশৰ 15,00,000 নিয়োগৰ সুযোগ সৃষ্টি কৰা হৈছে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে যুৱ শক্তিক সন্মুখৰ পৰা নেতৃত্ব দিবলৈ সাজু হৈছে। তেওঁ কয় যে ভাৰতৰ যুৱ শক্তিয়ে অনাগত দিনত গোলকীয় বিকাশ, উদ্ভাৱন আৰু উদ্যমিতাক সন্মুখৰ পৰা নেতৃত্ব দিব।
1: ভাৰত দুনিয়াকে সবচে যুৱা দেশো মে সে এক হে ইছলিয়ে বিকশিত ভাৰত কা ৰাস্তা ভি যুৱাও কে সপনো উনকে কৌশল আর উনকে সামর্থ্য সে হোকর হি আগে যাতা হ্যা হামারা প্রয়াস হ্যা কি দেশ কা হর যুবা অপনি ক্ষমতা কে অনুসার জিতনা আগে বড় সকতা হ্যা বড়ে জিসকে পাস হুনর হ্যা উসে অবসর মিলে জিসকে পাস আইডিয়া হ্যা উসে ইনোভেশন কে লিয়ে মঞ্চ মিলে আর জো অপনে দম পর কুছ করনা চাহতা হ্যা উসে পুরা সহযোগ মিলে।
0: প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিকশিত ভাৰত ৰোজগাৰ যোজনাই প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰাসকলক উদগনিমূলক ধন প্ৰদান কৰাৰ লগতে যুৱচাম আৰু উদ্যোগৰ মাজত সেতু গঢ়ি তোলে। ভাৰতৰ যুৱক যুৱতীসকলৰ আকাংক্ষা, দক্ষতা আৰু অপাৰ সম্ভাৱনাই বিকশিত ভাৰতৰ পথ নিৰ্মাণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে প্ৰায় 20,00,000 লোকে ইতিমধ্যে তেওঁলোকৰ নতুন চাকৰিত ছমাহ সম্পূৰ্ণ কৰিছে আৰু ইয়াৰে 10,00,000 লোকে এই আঁচনিৰ হিতাধিকাৰী হিচাপে 15,000 টকাকৈ উদগনি লাভ কৰিছে। বৰ্তমানলৈকে এই হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ 2,000 কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হৈছে বুলি শ্ৰীমোদীয়ে জানিবলৈ দিয়ে।
1: প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা কে সহযোগ সে অব তক কৰিব 70,00,000 জব সৃজিত হুই হে। কৰিব 20,00,000 যুৱা अपनी पहली नौकरी के 6 महीने पूरे भी कर चुके हैं। 2,000 करोड़ रुपए से अधिक की राशि सीधे उनके बैंक खातों में पहुंची है। ये राशि केवल आर्थिक सहायता नहीं है, यह उनके परिश्रम का सम्मान है।
0: বিশ্বই ক্ৰমক ভাৰতৰ যুৱচামৰ সম্ভাৱনাক চিনাক্ত কৰিছে আৰু এই কথা শেহতীয়া ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণৰ সময়ত অনুভৱ কৰে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদৰ তীব্ৰ বিৰোধিতা কৰে। ভাৰ্চুৱেল মাধ্যমেৰে যোৱা বুধবাৰে বহুৰাষ্ট্ৰীয় অপৰাধ সন্দৰ্ভত অনুষ্ঠিত ত্ৰয়োদশ আছিয়ান ভাৰতৰ জ্যেষ্ঠ বিষয়াসকলৰ বৈঠকত সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই স্থিতি প্ৰকাশ কৰে। দুয়োপক্ষই যোৱা বৰ্ষৰ 22 এপ্ৰিলত পেহেলগামত আৰু 10 নৱেম্বৰত লালকিল্লাৰ সমীপত হোৱা বৰ্বৰ আক্ৰমণক গৰিহণা দিয়ে। সন্ত্ৰাসবাদ আৰু বহুৰাষ্ট্ৰীয় অপৰাধ মহিমূৰ কৰাৰ উদ্দেশ্যে সৰ্বাম্মক দৃষ্টিভংগীৰে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ বাবে দুয়োপক্ষই বিবৃতি প্ৰকাশ কৰা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া বিবেক আগৰৱালা 2026-2027 বৰ্ষৰ বাবে ফাইনেন্সিয়েল একচন টাস্ক ফৰ্চ FATF-ৰ পৰৱৰ্তী উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে। তেওঁ যুক্তৰাজ্যৰ গিলছ থমছনৰ উত্তৰসূৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব। বৰ্তমান তেওঁ সাংস্কৃতিক মন্ত্ৰালয়ৰ সচিব হিচাপে কৰ্মৰত হৈ আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই নিযুক্তি ভাৰতৰ বাবে বৃহৎ জয় বুলি অভিহিত কৰিছে। মন্ত্ৰালয়ৰ মতে এই নিযুক্তিয়ে সন্ত্ৰাসবাদৰ অৰ্থ সাহায্য আৰু অবৈধ বিত্তীয় নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াত ভাৰতক সহায় কৰিব। উল্লেখযোগ্য যে 17-19 জুনলৈ অনুষ্ঠিত FATF-ৰ অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতে অশান্ত বিশ্বত নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ, কৌশলগত আত্মনিৰ্ভৰশীলতা আৰু বহুপাক্ষিকতাৰ ক্ষেত্ৰত বিভিন্ন দেশৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। কালি সন্ধিয়া নতুন দিল্লীত অনুষ্ঠিত ভাৰত আমেৰিকা ফৰাম 2026-ত ভাষণ দি ডঃ জয়শংকৰে দুয়োখন ৰাষ্ট্ৰই ইয়াৰ সমস্যা আৰু জটিলতাসমূহ চিনাক্ত কৰাৰ সময়তো পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহত ভাৰত আমেৰিকাৰ অংশীদাৰিত্ব গভীৰ হোৱাৰ বিষয়ে কয়। তেওঁ লগতে কয় যে ভাৰতৰ উত্থানৰ লগে লগে ইয়াৰ স্বাৰ্থ সম্প্ৰসাৰিত আৰু বৈচিত্ৰময় হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতিনিধিয়ে অহা 22 জুনৰ পৰা 25 জুনলৈ জম্মু, শ্ৰীনগৰ, কাৰ্গিল আৰু লেহলৈ কৰিবলগীয়া যাত্ৰাৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা সমিতিয়ে কালি বিস্তৃত আলোচনা অনুষ্ঠিত কৰে। লোকসভা সচিবালয়ৰ সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ পোৱা মতে বৈঠকত কমিটীৰ অধ্যক্ষ তথা লোকসভাৰ সাংসদ ডঃ শশী থাৰুৰে অধ্যক্ষতা কৰে। এই আলোচনাত ভাৰত চীন সম্পৰ্কৰ বুজাবুজি আৰু ভাৰত পাকিস্তান সম্পৰ্কৰ শেহতীয়া অগ্ৰগতিৰ পৰিপ্ৰেক্ষিতত আগুৱাই যোৱাৰ পথ নিৰ্ধাৰণ কৰা হয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি মেঘালয়ৰ ৰিভয় জিলাৰ ভৈৰিমবঙত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জৈৱিক মছলা প্ৰসংস্কৰণ গোট মুকলি কৰে। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙো উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভেলু চেইন উন্নয়ন অভিযানৰ উদ্যোগত আৰু পূৰ্বোত্তৰ ৰিভয় জৈৱিক কৃষক উৎপাদন কোম্পানী লিমিটেডৰ অধীনত এই প্ৰসংস্কৰণ গোট স্থাপন কৰা হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ভাৰতীয় সময় অনুসৰি আজি পুৱা 6 বজাত ফিলাডেলফিয়াত অনুষ্ঠিত এখন খেলত ব্ৰাজিল হেইটিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনৰ 48 মিনিটলৈকে ব্ৰাজিলে 3-0 গ'লৰ ব্যৱধানত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত মৰক্কোৱে স্কটলেণ্ডক 1-0 গ'লত পৰাস্ত কৰে। ইপিনে কালি ছিয়াটল ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই অষ্ট্ৰেলিয়াক 2-0 গ'লত পৰাস্ত কৰি নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। আমেৰিকাই দুখন খেলৰ দুয়োখনতে জয়লাভ কৰি মেক্সিকোৰ পাছতে নক আউট পৰ্যায়ত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে আমেৰিকা প্ৰথমবাৰৰ বাবে এখন খেল বাকী থকা অৱস্থাত গ্ৰুপ পৰ্যায়ৰ পৰা এই যোগ্যতা অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশা আৰু পশ্চিমবংগত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। প্ৰধানমন্ত্ৰীয়ে কালি বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত হেইটিৰ বিৰুদ্ধে এখন খেলত ব্ৰাজিলে 3-0 গ'লৰ ব্যৱধানত আগবাঢ়ি আছে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া শুনক আধুনিক গীত। আধুনিক গীত অনুষ্ঠানত প্ৰথমেই শুনক মুক্তিনাথ শৰ্মা বৰদলৈৰ কথাৰে ৰুদ্ৰ বৰুৱাৰ সুৰেৰে চন্দামিতাৰ কণ্ঠৰ এটি গীত।

এইবাৰ শুনাবলৈ লৈছো জনঞ্জয় শইকীয়া আৰু ৰাণী হাজৰিকাৰ কণ্ঠৰ এটি গীত ৰাগিনী এলবামৰ পৰা, সংগীত পলাশ গগৈ।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আধুনিক গীত অনুষ্ঠানত শ্ৰোতাক শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ মানুহ দেখিছোঁ এলবামৰ পৰা এটি গীত।

অনুষ্ঠানত এইবাৰৰ শিল্পী গায়ত্ৰী হাজৰিকা। গীতৰ কথা আৰু লোহিত হাজৰিকা, সুৰ ৰমেন বৰুৱা।

সেয়া আছিল প্ৰয়াগ ভট্টাচাৰ্যৰ কথাৰে আৰু দিগন্ত ভাৰতীৰ সুৰেৰে জুবলীৰ কণ্ঠত জন্ম এলবামৰ পৰা এটি গীত। প্ৰিয় শ্ৰোতা, আধুনিক গীত অনুষ্ঠানৰ শেষত আগবঢ়াইছো পুলকেশ তালুকদাৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা চিত্ৰকান্ত কাকতি, এলবাম মৰম দিলোঁ।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 16 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথেমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SSC.NIC.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দি আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CA2B MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দি মেনেজিং ডাইৰেক্টৰ, দি আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ, HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7 8 1 ডাবল

001 বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ক্ষন্তেক পাছতে আঞ্চলিক বাতৰি সমাচাৰ প্ৰভাত মৰ্ণিং নিউজ আৰু নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। আজি বিষ্ণু ৰাভা দিৱস। ৰাজ্যৰ বিভিন্ন ঠাইত এই উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটী পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে জিকি আৰু জাৰি প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটা প্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটা প্ৰাপক তিনিগৰাকীক 2,00,000 টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ গগৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকিব। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব। ধেমাজি জিলাত কালি বৰদলনি উন্নয়ন খণ্ড কাৰ্যালয় চৌহদত জনকল্যাণ শিবিৰ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ নিৰ্দেশনাত অনুষ্ঠিত এই শিবিৰত ধেমাজি জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, স্বাস্থ্য, কৃষি, সমাজ কল্যাণকে ধৰি জিলাখনৰ 11টা গুৰুত্বপূৰ্ণ বিভাগে অংশগ্ৰহণ কৰে। এই বিভাগসমূহে শিবিৰত বিপণী স্থাপনেৰে প্ৰদৰ্শনীতো ভাগ লয়। ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ চৰকাৰী কল্যাণমূলক পদক্ষেপৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীত বৰদলনি খণ্ডৰ অন্তৰ্গত 13খন গাঁও পঞ্চায়তৰ 869জনৰো অধিক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জনসাধাৰণক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজভাৱে উপলব্ধ কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা, ৰাজহুৱা ওজৰ আপত্তি সময়মতে নিষ্পত্তি কৰা আৰু বিভিন্ন জনকল্যাণমূলক সেৱা আঁচনি চৰকাৰে গ্ৰহণ কৰিছে। এই উদ্দেশ্যে চৰকাৰে জনকল্যাণ শিবিৰ 2026 বিভিন্ন অঞ্চলত আয়োজন কৰিছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা প্ৰশাসনৰ আটাইকেইটা উন্নয়ন খণ্ডত সুকীয়াকৈ কালিৰে পৰা জনকল্যাণ শিবিৰ 2026 আয়োজন কৰা হৈছে। কালি এই কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকালত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ খতিয়ান ৰাইজৰ মাজত উত্থাপন কৰা হ'ব। শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ কেইবাটাও শিবিৰত জিলাখনৰ আয়ুক্তসহ সহকাৰী জিলা আয়ুক্ত, খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদৰ সদস্যৰ লগতে আঞ্চলিক পঞ্চায়তৰ বিষয়ববীয়া আৰু অংগনবাড়ী কৰ্মীসকল উপস্থিত থাকে। চৰাইদেউ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ে জিলা প্ৰশাসনৰ সহযোগত অহা 23 জুনত এখন দেৱাল চিত্ৰ অংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। নিচামুক্ত ভাৰত সপ্তাহৰ অংশ হিচাপে সোণাৰী অসামৰিক চিকিৎসালয়ত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই চিত্ৰাংকন প্ৰতিযোগিতাৰ মূল বিষয় হৈছে নিচামুক্ত ভাৰত অভিযান, বিকশিত ভাৰত কি পেহচান। 18-30 বয়সৰ যুৱক যুৱতীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। আগ্ৰহী প্ৰতিযোগীসকলে গুগল লিংকৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰৱেশ পৰীক্ষা নীট কাইলৈ পুনৰ অনুষ্ঠিত হ'ব। এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ

লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। শোণিতপুৰৰ জিলা দণ্ডাধীশ আনন্দ কুমাৰ দাসে এটা নিৰ্দেশ যোগে জিলাখনত নিৰ্ধাৰিত পাঁচটা পৰীক্ষা কেন্দ্ৰত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ মিছামাৰী 1 নম্বৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, শালনিবাৰীৰ বায়ুসেনা ঘাটি, তেজপুৰৰ 2 নম্বৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, সোলমাৰাৰ 1 নম্বৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নপামৰ তেজপুৰ বিশ্ববিদ্যালয় কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলাখনৰ দণ্ডাধীশে দিয়া নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনাধিকৃত বা কোনো অপ্ৰয়োজনীয় ব্যক্তিৰ সমাৱেশ বা জমা হোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

এইবাৰ শুনক গায়ত্ৰী শৰ্মাৰ কণ্ঠ ৰেতিগীত, গীতৰ গীতিকাৰ ডক্টৰ দিগন্ত গোস্বামী, এলবাম প্ৰথম ভালপোৱা।

দুই এডাল খাচি থওঁ আল ফুলে, স্মৃতি বুলি হৃদয় খুলি তুমি মোক আভুৱা ভাৰিলা, মোৰ হৃদয়খন নি তোমাৰ খন দিম বুলি, সেই যে গলা মোৰ বাবে তুমি

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ প্ৰয়াস মজুমদাৰ আৰু নৱনীতা শৰ্মাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কীৰ্তিকমল ভূঞা, এলবাম তুমি মোৰ সোণ।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অসমে বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি মক ড্ৰিল অনুষ্ঠিত আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীয়ে পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ অসমে বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে শ্বিলঙত কালি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত উত্তৰ পূবৰ ৰাজ্যসমূহৰ বিকাশ আৰু উন্নয়নৰ বাবে বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ ব্যৱহাৰ শীৰ্ষক আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই আলোচনাচক্ৰত কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে গোলকীয় উন্নয়ন সংস্থাসমূহৰ সহযোগিতাত ৰূপায়ণ কৰা বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে এই ৰাজ্যকেইখনত আৰ্থ সামাজিক বিকাশ আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয় বৈঠকত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি মাত্ৰ 3 বছৰ 5 মাহৰ ভিতৰত নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প সফলভাৱে সম্পূৰ্ণ কৰাৰ বিষয়ে প্ৰকাশ কৰে তেওঁ লগতে কুমাৰ ভাস্কৰ বাৰ্মা সেতু আৰু নিৰ্মীয়মান ধুবুৰী ফুলবাৰী সেতুৰ দৰে যুগান্তকাৰী প্ৰকল্পসমূহে ৰাজ্যখনৰ শক্তিশালী উন্নয়নৰ নিদৰ্শন দাঙি ধৰিছে বুলি মন্তব্য কৰে
1: That we have completed certain important projects in very limited period of time. I still recall that ma'am went to lay the foundation stone of Lower Kopili hydroelectric project and within 3.5 years the project has completed and now we are getting power in the grid from that project. Projects like Kumar Bhaskar Barma Setu funded by NDB in the midst of Guwahati. Now that project is becoming the main connecting points between South and North Guwahati. Thereby, Guwahati has got first time the opportunity of getting expanded. Today, with the assistance of JICA, we are working on Dhuburi Fulbari Bridge. Once it is completed, although that EAP we have not got directly, but through NHIDCL, if that bridge is completed, it will give a smooth connectivity up to Tura, then from Tura to Bangladesh. So that's kind of big projects are happening in Assam. In Guwahati itself, another bridge on Brahmaputra is at present we are working on, likely to be completed in 2028.
0: ডঃ শৰ্মাই চতুৰ্দশ বিত্ত আয়োগৰ সময়ছোৱাত অসমে 7,500 কোটি টকাৰ 9টা বৈদেশিক সাহায্যপ্ৰাপ্ত প্ৰকল্প লাভ কৰিছিল বুলি উল্লেখ কৰি পঞ্চদশ বিত্ত আয়োগৰ সময়ছোৱাত ৰাজ্যখনে 53,000 কোটি টকাৰ প্ৰকল্পৰ অনুমোদন লাভ কৰাৰ কথা প্ৰকাশ কৰে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত অভূতপূৰ্ব বিকাশ সাধন হৈছে স্বাস্থ্যসেৱা শিক্ষা নিয়োগ আন্তঃগাঁথনি উন্নয়ন দক্ষতা বিকাশ আদিৰ দিশত থকা প্ৰত্যাহ্বানসমূহ সমাধানৰ ক্ষেত্ৰত বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ সুনিৰ্দিষ্ট লক্ষ্য আৰু সুসংহতিত পদ্ধতিৰে ৰূপায়ণে এই খণ্ডৰ বিকাশত অৰিহণা যোগাইছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প সাহিত্য সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে তেওঁৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে

0: ৰাজ্যৰ বিভিন্ন ঠাইত ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ হাউলিত উদযাপন কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে বৰপেটাৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: বিষ্ণু ৰাভা দিৱস আজি বৰপেটা জিলাৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে। জিলাখনৰ হাউলিত সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ ৰাজ্যিক ভিত্তিত বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচী উদযাপন কৰিছে আৰু কালিৰ পৰাই এই কাৰ্যসূচী আৰম্ভ হৈছে। কালি বৰপেটা জিলাভিত্তিত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু আজি মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব। পুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত দুপৰীয়াৰ পৰা ৰাজহুৱাভাৱে অনুষ্ঠিত হ'ব আৰু ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব। প্ৰয়াত শিল্পী জুবিন গাৰ্গে স্থাপন কৰা কলাগৌৰৱ ফাউণ্ডেশ্যনৰ বৰপেটা জিলা সমিতিৰ উদ্যোগতো আজি বৰপেটা চহৰত বিষ্ণু ৰাভা দিৱস পালন কৰা হৈছে। পুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু দুপৰীয়া বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ উপৰি বৰপেটা জিলা সাহিত্য বা বৰপেটা সাহিত্য বা আদিৰ উদ্যোগতো বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰা হৈছে। তদুপৰি কলগাছিয়া সৰভোগ আদি স্থানতো বিভিন্ন দল সংগঠন উদ্যোগত কলাগুৰুজনাৰ আজি দিৱস পালন কৰা হৈছে।
0: ভাৰতীয় গণনাট্য সংঘ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাৰীৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত এই দিৱসৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা আৰু মন্থনৰ প্ৰচেষ্টাত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। খণ্ড পৰ্যায়ত দুটাকৈ দলে জিলাভিত্তিক মূল প্ৰতিযোগিতাত অংশ ল'ব। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মক ড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। আজি পুৱা খন্তেক আগতে আৰম্ভ হোৱা এই মক ড্ৰিল সন্ধিয়া পৰ্যন্ত অব্যাহত থাকিব। এই মক ড্ৰিলত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজিত কৰা হৈছে। মুঠ 3 তৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্ৰ ইতিমধ্যে নেশ্যনেল টেষ্টিং এজেঞ্চিক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যে CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে তদাৰক কৰিব। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক কমিটি গঠন কৰা হৈছে। পৰীক্ষাক কেন্দ্ৰ কৰি তদন্তকাৰী আৰু নিৰাপত্তা সংস্থালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও এই পৰীক্ষা ব্যৱস্থাত সামগ্ৰিকভাৱে দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে কাইলৈৰ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে 22 লাখ পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে 18 লাখে ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে। কাইলৈ হ'বলগীয়া এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহো ইতিমধ্যে সাজু হৈ উঠিছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ এটা দলে জিলাখনৰ পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া 5টা কেন্দ্ৰ কালি পৰিদৰ্শন কৰে। দলটোৱে পৰীক্ষা কেন্দ্ৰসমূহৰ সুযোগ সুবিধাৰ বুজ লয়।

0: আৰু নগাঁও জিলা প্ৰশাসনেও কাইলৈ পৰীক্ষাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীয়ে কালি নিশা অভিযান চলাই বুজন পৰিমাণৰ ভাংসহ এজন যুৱকক আটক কৰে। আটকাধীন লোকজন দিখাৰী গাঁৱৰ পংকজ দত্ত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰক্ষীয়ে জিলাখনত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে প্ৰতিদিনে অভিযান চলাই আছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীয়ে পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। পেৰাগুৱে সম্প্ৰতি 1-0 গলত আগবাঢ়ি আছে। ভাৰতীয় সময় অনুসৰি আজি পুৱা 6 বজাত ফিলাডেলফিয়াত অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গলত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত মৰক্কোৱে স্কটলেণ্ডক 1-0 গলত পৰাস্ত কৰে। ইপিনে কালি ছিয়াটল ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই অষ্ট্ৰেলিয়াক 2-0 গলত পৰাস্ত কৰি নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। আমেৰিকাই এতিয়ালৈকে খেলা দুখন খেলৰ দুয়োখনতে জয়লাভ কৰি মেক্সিকোৰ পাছতে নক আউট পৰ্যায়ত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে আমেৰিকাই প্ৰথমবাৰৰ বাবে এখন খেল বাকী থকা অৱস্থাত গ্ৰুপ পৰ্যায়ৰ এই যোগ্যতা অৰ্জন কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: জাপানৰ অৰ্থ শতাধিক কৰ্পৰেট গোষ্ঠীক লগত লৈ গুৱাহাটীলৈ প্ৰধানমন্ত্ৰী টাকাইছি। ৰাজ্যত 3,60,000 হেক্টৰ বৃক্ষ আৱৰণ হ্ৰাস। অনিশ্চয়তাত মধ্যপ্ৰাচ্যৰ শান্তি প্ৰক্ৰিয়া। অহা বছৰৰ পৰা চৰকাৰী স্কুটি নাপায় মেধাৱী ছাত্ৰীয়ে আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। আগন্তুক শিক্ষাবৰ্ষৰ পৰা ৰাজ্যত বন্ধ হ'ব মেধাৱী ছাত্ৰীৰ মাজত স্কুটি বিতৰণ। বৃদ্ধি কৰা হ'ব নিযুত মইনা আঁচনি ধন। নিযুত বাবু আঁচনিও বাহাল থাকিব শিৰোনামৰ এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰি প্ৰায় আটাইকেইখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমলৈ 53,000 কোটি টকাৰ প্ৰকল্প অনুমোদন পঞ্চদশ বিত্ত আয়োগৰ শিৰোনামৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে ছুইজাৰলেণ্ডত নহল ইৰাণ আমেৰিকা যুক্তৰাষ্ট্ৰ আলোচনা। অনিশ্চয়তাত মধ্যপ্ৰাচ্যৰ শান্তি প্ৰক্ৰিয়া শীৰ্ষক এটা বাতৰি প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতে ইউ এছ ইৰাণ টকছ কল্ড অফ আফটাৰ ইজৰাইলী ষ্ট্ৰাইকছ অন লেবানন শিৰোনামেৰে প্ৰকাশ কৰিছে। দেশৰ বৈদেশিক কূটনীতিৰ ইতিহাসত উত্তৰ পূৰ্বাঞ্চলৰ এক নতুন মাত্ৰা প্ৰদানেৰে জাপানৰ অৰ্ধ শতাধিক কৰ্পৰেট গোষ্ঠীক লগত লৈ গুৱাহাটীলৈ প্ৰধানমন্ত্ৰী টাকাইছি শিৰোনামৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। দৈনিক জনমভূমি কাকতে দেশৰ উচ্চতম ন্যায়ালয়ৰ নামত জালিয়াতিৰে 5 কোটি টকা সৰু কৰাৰ এটা বাতৰি উচ্চতম ন্যায়ালয়ক প্ৰবঞ্চনা শিৱসাগৰৰ যুৱকৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মধ্যাহ্ন ভোজনৰ আহাৰৰ 24% পুষ্টিহীন শিৰোনামৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতৰ শিৰোনাম এনি ইজ চেণ্ট্ৰেল টু জাৰ্ণি টুৱাৰ্ডছ বিকশিত ভাৰত। এতিয়া পুনৰ ঘূৰি যাওঁ বাতৰিৰ মাজলৈ।
0: মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শিক্ষাবিদ তথা ৰাজাপাম নিবাসী ডঃ হীৰেন্দ্ৰ কুমাৰ গোস্বামীৰ কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। আজি তেওঁৰ শেষকৃত্য সম্পন্ন হ'ব। উল্লেখযোগ্য যে বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ লেখা প্ৰকাশ পোৱা ডঃ গোস্বামীৰ দি আছাম ট্ৰিবিউন কাকতত প্ৰায় 100টা মূল্যৱান প্ৰবন্ধ প্ৰকাশ হৈছিল। তেওঁ মোৰ জীৱনৰ 80টা বসন্ত নামৰ এখন আত্মজীৱনীমূলক গ্ৰন্থ ৰচনা কৰাৰ লগতে দ্য ৰাভাছ আ ছচিঅ' কালচাৰেল ষ্টাডি শীৰ্ষক আন এখন মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল। শিক্ষাবিদ, লেখক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী নিয়মীয়া শ্ৰোতা ডঃ গোস্বামীৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসমে বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। অসমৰ জাতীয় জীৱনৰ পাটস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান। কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি মক ড্ৰিল অনুষ্ঠিত আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীয়ে পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ।

No. পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ এহৰূপ আৰু এঘাৰ বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়া ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আৰম্ভ কৰিবলৈ লৈছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমেই শুনক অপৰূপা ছবিৰ পৰা ভূপেন হাজৰিকা আৰু বন্দনা বৰাৰ কণ্ঠৰ এটি গীত।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো নমিতা ভট্টাচাৰ্য আৰু দীপেন বৰুৱাৰ কণ্ঠৰ এটি গীত, ছবি মৰমী।

এইবাৰ শুনাবলৈ লৈছোঁ আ আপ লোট চালে ছবিখনৰ পৰা উদিত নাৰায়ণ আৰু আলকা য়াগনিকৰ কণ্ঠৰে গীত গীতৰ কথা সমীৰ।

সেয়া আছিল একতাৰা ছবিৰ এটি গীত, কবিতা শেঠৰ কণ্ঠত, গীতিকাৰ জাভেদ আখতাৰ আৰু ক্ষমা কৰিব, কবিতা শেখ আৰু অমিতাভ ভট্টাচাৰ্যৰ কণ্ঠত, গীতিকাৰ জাভেদ আখতাৰ। এইবাৰ শুনাবলৈ লৈছোঁ হে বেবী ছবিখনৰ পৰা এটি গীত, সোনু নিগম, শান আৰু শংকৰ মহাদেৱনৰ কণ্ঠত, গীতৰ কথা সমীৰ।

শ্রোতাসকলে রূপালী ঢৌ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এতিয়া সময় 9:45:20 গৈছে আৰু ইয়াৰ লগে লগেই অন্ত পৰিল আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছোঁ, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰিব। প্ৰিয় শ্ৰোতা, আজিৰ আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, শ্বেইখ আব্দুল্লাহ আহমেদ আৰু আনোৱাৰ আলী, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এতিয়া আগবঢ়াইছোঁ গীতৰ অনুষ্ঠান গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লোৱা হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ কথাৰে দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পুৰুষোত্তম দাস ৰচিত এটি গীত, গীতৰ শিল্পী খগেন মহন্ত আৰু ৰাণী দাস।

0: বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.5।

নমস্কাৰ সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আজিৰ যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এভৰ 99.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জ আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই ডেইজি গগৈ আৰু মোৰ সৈতে আছে ত্ৰিদিশা বৰা।

ডক্টৰ এপিজে আব্দুল কালামে কৈছিল, মানুহে নিজৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে, কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে, আৰু অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ যোৱাৰ প্ৰাক মুহূৰ্তত জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে অৰ্থাৎ 5:15ৰ পৰা শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, পুৰুষোত্তম দাস আৰু নিৰ্মল প্ৰভা বৰদলৈ কেইটিমান গীতেৰে। বিয়লি 5:55ত আগবঢ়োৱা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10ত আগবঢ়োৱা হ'ব মনালিছা দাসৰ কণ্ঠৰ আধুনিক গীত।

6:30 আগবঢ়োৱা হ'ব। বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন দৰ্শন শীৰ্ষক এটি কথিকাটি আগবঢ়াব বিকাশ শৰ্মা বৰুৱাই। সন্ধিয়া 7:45 আগবঢ়োৱা হ'ব সুৰৰে দেউলৰে শীৰ্ষক এখনে আলেখ্য, আলেখ্যখনিৰ প্ৰযোজনা কৰিশ্মা পূজাৰী আৰু ভাস্কৰ শইকীয়াৰ।

প্ৰিয় শ্ৰোতা, এতিয়া জানো আহক কি কি অনুষ্ঠানেৰে সজোৱা হ'ব আমাৰ কাইলৈৰ জীৱবাণী। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15 পৰা। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55।

0: ক্ৰমে 6:10 আৰু 6:30 শুনিবলৈ পাব গীতৰে কথাৰে অনুষ্ঠানটি। 7:45 নিবেদন কৰা হ'ব যোগ দিৱস বিশেষ এটি অনুষ্ঠান। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰয়োজতা এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনৰ আৰম্ভণিতেই শুনাবলৈ লৈছো ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ এই দুটি গীত।

প্ৰশ্ৰিতা, আজি ৰাভা দিৱস। বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসমৰ এগৰাকী মহান শিল্পী, সাহিত্যিক, সংগীতজ্ঞ, সমাজ সংস্কাৰক তথা বিপ্লৱী। অসমীয়া সাহিত্য সংস্কৃতিৰ উন্নতিৰ হকে যিকেইজন বৰেণ্য ব্যক্তিয়ে তেওঁলোকৰ অহোপুৰুষাৰ্থৰে অৱদান ৰাখি থৈ গ'ল, সেইসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম সোণালী আখৰেৰে চিৰদিনৰ বাবে প্ৰতিজন অসমীয়াৰ হৃদয়ত চিৰস্মৰণীয় হৈ ৰ'ব।

অসমীয়া সংগীত জগতলৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান অসমবাসী ৰাইজে কেতিয়াও পাহৰিব নোৱাৰিব, কিয়নো তেওঁৰ প্ৰতিটো গীতে শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ দৰে

কেৱল সংগীত জগতখনতেই নহয় এজন অভিনেতা হিচাপেও বিষ্ণুপ্ৰসাদ ৰাভাই তেজপুৰৰ বান ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰাৰ উপৰিও পিছলৈ যাত্ৰা পাৰ্টিত অভিনয় কৰিছিল। তেওঁ যাত্ৰা পাৰ্টিতেই সীমাবদ্ধ হৈ নাথাকি অসমীয়া বোলছবি এৰাবাটৰ সুৰ, প্ৰতিধ্বনি আদি ছবিত অভিনয় কৰিছিল। প্ৰথম অসমীয়া কথাছবি জয়মতী নিৰ্মাণত জ্যোতিপ্ৰসাদ আগৰৱালাক বিভিন্ন ক্ষেত্ৰত সহায় কৰাৰ উপৰিও তেওঁ জয়মতী বোলছবিৰ নৃত্য পৰিচালনা কৰিছিল। প্ৰিয় শ্ৰোতা, শুনোৱা হওক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আন কেইটিমান গীত।

বিষ্ণুপ্ৰসাদ ৰাভা কেৱল অভিনয় বা সংগীত চৰ্চাতে ব্যস্ত থকা নাছিল। এইজনে বৰেণ্য শিল্পীয়ে গল্প, উপন্যাস আৰু অসমীয়া সমাজ সংস্কৃতিৰ বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁ মিচিং কনেং নামৰ এখন উপন্যাস ৰচনা কৰাৰ উপৰিও সোণপাহী, মামীৰ হাৰ, কুৰি বছৰ জেইল, জাল কেছ, হিয়াৰ পুং, ফুংকা, কেইবাটাও গল্প, গেঙনি ৰেঙনি নামৰ নাটক, অসমীয়া কৃষ্টিৰ চমু আভাস, অতীত অসম, মুক্তিদেউল আদিৰ দৰে প্ৰবন্ধ লিখি অসমীয়া সাহিত্যৰ জগতখন জিলিকাই থৈ গৈছে। প্ৰিয় শ্ৰোতা, শুনো আহক বিষ্ণুৰাভাৰ এইটি গীত।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয় অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কথাৰে সংগীতা কাকতি আৰু নিখিলেশ বৰুৱাৰ কণ্ঠত এই গীতটি।

প্ৰয়োজতা মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো পুৰুষোত্তম দাসৰ কথাৰে পুলক বেনাৰ্জীৰ কণ্ঠৰ এই গীতটি।

অসমীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলি কমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থীয়ে মেথেমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয় লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থীয়ে স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SSC.NIC.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ বা এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,209 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডাইৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ, HB Road, পানবজাৰ, গুৱাহাটী, পিনক'ড 7810001। বিতং তথ্যৰ বাবে ACAB.bank.in এই ৱেবছাইট চাব পাৰে। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

হোৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ সপোন আছিল বৃহত্তৰ অসমীয়া জাতি গঠন কৰা। উষ্ণ হৃদয়বৃত্তি, অসাধাৰণ ব্যক্তিত্ব, অতুলনীয় প্ৰতিভা আৰু কল্পনাতীত ত্যাগেৰে বৰ অসমৰ কাঠামো তৈয়াৰ কৰাৰ সুবাদতে তেওঁ কৈছিল, সৰু সৰু জুৰি নিজৰি উপনৈৰ সমন্বিত শকতিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰই তাৰ বিশালতা আৰু বিৰাটতা লাভ কৰিছে, ঠিক তেনেকৈ অসমৰ বহু জাতি উপজাতি আৰু জনজাতিৰ কৃতি সংস্কৃতি আৰু সাহিত্যও বিশালতা আৰু বিৰাটতা লাভ কৰিছে। কিন্তু বৰ্ণ হিন্দু অসমীয়া ভাষা সংস্কৃতিকে জোৰ জুলুমকৈ অন্যান্য জনগোষ্ঠীৰ ওপৰত জাপি দি ঐক্য সমন্বয় গঢ়াৰ কথা তেওঁ ভবা নাছিল। বৰং জনগোষ্ঠীসমূহৰ ভাষা সংস্কৃতিৰ সৈতে আদান প্ৰদানৰ মাজেদিহে বৃহৎ অসমীয়া জাতি নিৰ্মাণৰ সপোন তেওঁ দেখিছিল আৰু বিভিন্ন জনগোষ্ঠীৰ কৃতি সংস্কৃতিৰ পথাৰৰ পৰা ফুলবোৰ বুটলি আনি অসমীয়া সংস্কৃতিৰ বৰঘৰৰ থাপনাত সাঁচিছিল। ৰাভাদেৱৰ মতে মিকিৰ, মিচিং, কছাৰী, সোণোৱাল, মেচ, খাচী, নগা, লালুং, চুতীয়া, গাৰো, ৰাভা, ডিমাচা, কুকি, চাওতাল, মণিপুৰী, মোচাই, দেউৰী, বড়ো, আহোম, টাই, মৰাণ, কোচ, কলিতা, খামতি, ব্ৰাহ্মণ, কায়স্থ, নপমুৱা, ন অসমীয়া, এইসকল অসমবাসীক লৈ অসমীয়া জাতি। পাশ্চাত্যৰ সভ্যতা সংস্কৃতিৰ প্ৰভাৱত আৰু সুদীৰ্ঘ দিনৰ পৰাধীনতাৰ তিক্ত পৰিৱেশত ঊনবিংশ শতিকাৰ শেষভাগ আৰু কুৰি শতিকাৰ আদিভাগত ভাৰত তথা অসমত যি এক বুৰ্জোৱা জাতীয়তাবাদী নৱজাগৰণৰ উদগীৰণ ঘটিছিল, বিষ্ণুপ্ৰসাদ ৰাভা আছিল সেই ধাৰাৰে অসমৰ প্ৰতিনিধি। দিন দুখীয়াৰ মুকুতিৰ দুৱাৰ খুলি দিয়াৰ ৰাজনৈতিক আদৰ্শই আছিল ৰাভাৰ সংস্কৃতি চৰ্চাৰ অন্যতম উদ্দেশ্য। কোচবিহাৰত থাকোঁতেই স্বদেশী আন্দোলনৰ প্ৰতি ৰাভা আকৃষ্ট হয় আৰু ক্ৰমে তাৰ ছাত্ৰ সমাজৰ নেতা হৈ পৰে। ল'ৰালি কালৰে পৰাই ৰাভাই চকুৰ আগত দেখিছিল একেখন আকাশৰ তলতে দুটা শ্ৰেণী, কোনোজনে এমুঠি অন্নৰ বাবে দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে আৰু কোনোজনে ভোগৰ সামগ্ৰীৰে জীৱন ধন্য কৰিছে। এনেবোৰ বৈষম্য দেখি ৰাভাৰ মনত অস্থিৰতাই দেখা দিছিল আৰু নিজে নিজে প্ৰশ্ন কৰিছিল, কিয় এই বৈষম্য, কিয় এই পাৰ্থক্য? কতো এক উত্তৰ বিচাৰি নাপায় ৰাভাৰ মন হৈ পৰিছিল বিদ্ৰোহী বিপ্লৱী। হেৰু বিপ্লৱী বিদ্ৰোহীবীৰ, তোল তোৰ অৱনত শিৰ, অতদিন তই আছিলি সুষুপ্ত পৰ প্ৰদানত, নিৰ্যাতিত নিপীড়িত দলিত পতিত, আজি এই নতুন যুগত হ তই জাগ্ৰত। তেওঁৰ বিদ্ৰোহী মনে গোলামী চাকৰি কৰিছিল ঘৃণা আৰু যিকোনো উপায়েৰে সৰ্বহাৰাসকলৰ ওচৰলৈ যাবলৈ উদ্বাউল হৈ পৰিছিল। পশ্চিমৰ বতাহত বাপুজীৰ অসহযোগ আন্দোলনৰ ৰিঙনি ৰাভাৰ কাণত বাজি উঠিছিল আৰু মনৰ অগ্নিশিখা ডাও ডাওকৈ জ্বলি উঠিল। 1930 চনত ভাৰতবৰ্ষত গান্ধীৰ নেতৃত্বত আইন অমান্য আন্দোলনৰ সূচনা হল। বিষ্ণুৰাভাৰ লগতে অনেক ছাত্ৰ এই আন্দোলনত জঁপিয়াই পৰিল। তেতিয়া বিষ্ণুৰাভাৰ হোষ্টেলৰ কোঠাতে পুলিচে প্ৰায় তালাচী কৰে। এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাভাদেৱে কোচবিহাৰলৈ পঢ়িবলৈ যায়। 1932 চনৰ 4 জানুৱাৰীত মহাত্মা গান্ধীক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিলে আৰু তেতিয়া সমগ্ৰ দেশ জ্বলি উঠিল। বিষ্ণুৰাভাৰ নেতৃত্বত তেজপুৰতো মহাত্মাৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত আৰু স্বাধীন ভাৰতৰ দাবীত এদিন তেজপুৰৰ অগণন জনতাই স্বাধীনতাৰ শ্লোগান দি কছাৰীৰ ফালে অগ্ৰসৰ হল। পুলিচ বাহিনীৰ সন্মুখলৈ আহি সিংহৰ দৰে বজ্ৰ নিনাদে গৰজি উঠি বিষ্ণুৰাভাই কৈছিল, ৰাইজক ঘৰ নালাগে, লাগে মাথো স্বাধীনতা, ৰাইজক লাগে মুক্তি। কোচবিহাৰত পঢ়ি থকা সময়তে ৰাভাৰ অন্তৰত ইংৰাজ চৰকাৰ আৰু তেওঁলোকৰ তলতীয়া ভাৰতীয় কৰ্মচাৰীসকলৰ প্ৰতি বিতৃষ্ণা জাগি উঠিছিল। অন্তৰত তীব্ৰ স্বাধীনতাৰ স্পৃহাৰে কোচবিহাৰৰ ব্ৰিটিছ শাসক মিষ্টাৰ হাছিনছন আৰু জমিদাৰৰ দেৱান নলিনী ৰঞ্জন খাস্তাগীৰ বাসগৃহত ইউনিয়ন জেকখন পেলাই ত্ৰিৰংগ ভাৰতীয় পতাকা উত্তোলন কৰিলে আৰু তেওঁলোকৰ চৌহদৰ দেৱালত এটা নিন্দাসূচক ফকৰা লিখি থৈ গল, ৰাজ্যে আছে দুটি পাঠা, একটি কালো একটি সাদা, ৰাজ্যৰ যদি মংগল চাওঁ দুইটি পাঠা বলি দাও। এই দুখতে ৰাভাদেৱক তাৰ পৰা বহিষ্কাৰ কৰা হল যদিও তেওঁৰ গাত বিপ্লৱৰ কোবাল সোঁত বলিল আৰু দৃঢ় প্ৰতিজ্ঞ হল, সকলোবোৰ ছিন্ন ভিন্ন কৰি ধনৰাজ গুচাই গণৰাজ প্ৰতিষ্ঠা কৰিমেই কৰিম। 20 শতিকাৰ 3য় দশকত ভাৰতবৰ্ষৰ সামাজিক ৰাজনৈতিক আকাশত এক নতুন চিন্তা চেতনাৰ অভ্যুদয় হয়। সেয়া হৈছে মাৰ্ক্সবাদী সাম্যবাদ। 50 শতিকাৰ মাজভাগত বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সান্নিধ্যলৈ অহাটোৱেই ৰাভাৰ চিন্তা চেতনাৰ পৰ্বান্তৰ সূচনা কৰে।

ৰাভাই এই সম্পৰ্কত মত পোষণ কৰিছিল যে এই কুৰি শতিকাত সাম্ৰাজ্যবাদীৰ যি ধুমুহা বলিছে ধনতান্ত্ৰিকতাৰ বিজয় বৈজয়ন্তী ধ্বজা উৰিছে। এই ধনতান্ত্ৰিকতা আৰু সাম্ৰাজ্যবাদৰ হেঁচাত অসমীয়া গাঁৱলীয়া দুখীয়া হজোৱা হালোৱা বনোৱা বাচি থাকিবনে? যদি অসমীয়াৰ এই দুখীয়া শ্ৰেণী মৰে তেন্তে অসমীয়া জাতিও মৰিব, লগে লগে লয় পাব অসমীয়া কৃষ্টি, অসমীয়া সংস্কৃতি, অসমীয়া সভ্যতা। এই কৃষ্টি, এই সংস্কৃতি, এই সভ্যতা বচাবই লাগিব। সংগ্ৰামী জীৱনৰ আৰম্ভণিতে বিষ্ণুপ্ৰসাদ ৰাভাই কংগ্ৰেছৰ নেতৃত্বত চলা স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী আছিল, যদিও পৰৱৰ্তী কালত তেওঁ মহাত্মা গান্ধীৰ অহিংস পন্থাৰ আন্দোলনত আস্থা হেৰুৱাই এক বিশেষ সশস্ত্ৰ সংগ্ৰামী দলত যোগদান কৰে। 1945 চনত ৰাভাৰ সৈতে পৰিচয় ঘটে ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ অসম প্ৰাদেশিক কমিটিৰ নেতা উমেশ শৰ্মাৰ। তেওঁ ৰাভাক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হয় আৰু তেওঁ বিপ্লৱী কমিউনিষ্ট পাৰ্টীত যোগ দি জনসাধাৰণৰ মাজত পাৰ্টীৰ আদৰ্শ প্ৰচাৰ আৰু সংগঠনৰ কামত ব্যস্ত হৈ পৰে। প্ৰথম কাৰ্যসূচী হিচাপে তেখেতে ভাৰতৰ ভিতৰত প্ৰথম পলাহবাৰীৰ বৰঙা গাঁৱত আধিয়াৰ আন্দোলনৰ সূচনা কৰে। আধিয়াৰ আন্দোলনৰ মূল দাবী আছিল নাঙলজাৰ মাটিতাৰ। সেই সময়ছোৱাতে বিষ্ণু ৰাভাই মাৰ্ক্সীয় অৰ্থনীতি, দ্বন্দ্বাত্মক বস্তুবাদ, শ্ৰেণী সংগ্ৰাম আদি গভীৰভাৱে অধ্যয়ন কৰে। মহাত্মা গান্ধীৰ নেতৃত্বত 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ পিছত 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে, কিন্তু আমাৰ জাতীয় চৰকাৰে ৰাভাক আখ্যা দিলে বিদ্ৰোহী বিপ্লৱী বুলি। বিষ্ণু ৰাভাই 1950 চনৰ 26 জানুৱাৰীত গণৰাজ্য দিৱসৰ দিনা টিহুৰ দীঘেলী নামে ঠাইত ভাৰতৰ জাতীয় পতাকাৰ পৰিৱৰ্তে কলা পতাকা উত্তোলন কৰি এই স্বাধীনতা ভুৱা স্বাধীনতা বুলি ঘোষণা কৰিছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে যদিও ধৰ্মৰ ভিত্তিত দেশখন দুটা খণ্ডত বিভক্ত হোৱাত দেশৰ বিভিন্ন ঠাইত ধৰ্মৰ নামত, জাতিৰ নামত সংঘাত আৰু সংঘৰ্ষৰ সূচনা হয়। অভিজাত আৰু পুঁজিপতি জমিদাৰসকলে ক্ষমতা লাভৰ কাৰণে কৰা প্ৰতিযোগিতাৰ বিৰোধিতা কৰিছিল সেই সময়ত সংগঠিত হোৱা বিপ্লৱী কমিউনিষ্ট পাৰ্টীৰ সদস্যসকলে। এক কথাত ক'ব পাৰি যে আমাৰ দেশখন স্বাধীন হ'ল যদিও বিদেশী শাসকৰ হাতৰ পৰা স্বদেশী শাসকৰ হাতলৈ ক্ষমতাৰ হস্তান্তৰহে হ'ল। যিসকল লোকে ব্ৰিটিছৰ সৈতে গোপন সংযোগ স্থাপন কৰি তেওঁলোকৰ সহযোগিতাত নিজৰ সম্পদ ঐশ্বৰ্য বৃদ্ধি কৰিছিল, সেইসকলে পুঁজিপতি মহাজন ৰজা মহাৰাজৰ যোগেদি পুনৰ জনসাধাৰণৰ ওপৰত শোষণ চলাবলৈ ধৰিলে। বিষ্ণু ৰাভাই যিহেতু সৰ্বসাধাৰণ জনগণৰ মুক্তিৰ কাৰণে সপোন দেখিছিল, সেয়েহে সেইসকল পুঁজিপতি জমিদাৰ শাসক শোষকৰ স্বৰূপ ভালদৰে উপলব্ধি কৰিছিল আৰু তাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল এনেদৰে। ভাৰতৰ আমিৰ ভূপাল, মহাৰাজ পুঁজিপতি, মহাজন ৰজা জমিদাৰ, হয় হুঁচিয়াৰ, পাতিলে গোপন মেল, মেলিলো শোষণ খেল, শিকি তেজপ্ৰিয়া মন্ত্ৰ, ফাঁকিবাজি ধনতন্ত্ৰ। কৃষক শ্ৰেণীৰ ওপৰত চলি থকা জমিদাৰী শোষণ ব্যৱস্থা আৰু তাৰ প্ৰতিবাদ স্বৰূপে 30ৰ দশকত গঢ় লৈ উঠা শ্ৰীহত্ত, গোৱালপাৰা, মেছপাৰা আদি অঞ্চলৰ কৃষক আন্দোলন, এই আন্দোলনবোৰৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কঠোৰ দমনমূলক নীতি, কামৰূপত ৰায়তি স্বত্বৰ বাবে গঢ় লৈ উঠা ধৰ্মঘট তথা বিভিন্ন ট্ৰেড ইউনিয়নসমূহত সাম্যবাদী মতাদৰ্শৰ ব্যাপক প্ৰচাৰ আদিৰ দৰে ঘটনাবোৰে নিঃসন্দেহে বিষ্ণু ৰাভাৰ সাম্যবাদী বৈপ্লৱিক চেতনাক জাগৃত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল আৰু ওদালগুৰিত অনুষ্ঠিত হোৱা কিষাণ সভাত অংশগ্ৰহণ কৰাৰ উপৰিও উজনি আৰু নামনি অসমৰ বিভিন্ন গাঁওসমূহলৈ গৈ তাৰ কৃষক ৰাইজৰ সৈতে তেওঁ ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল। বৈজ্ঞানিক সমাজবাদী দৰ্শনত বিশ্বাসী ৰাভাই স্পষ্ট ধাৰণা আছিল যে সাম্যবাদত ব্যক্তিগত সম্পত্তিৰ অধিকাৰৰ কোনো মূল্য নাই। এই দৰ্শন সদায় ব্যক্তিগত সম্পত্তিৰ অধিকাৰ বিলুপ্তিকৰণৰ পক্ষত, কাৰণ ব্যক্তিগত সম্পত্তি ৰক্ষাৰ অধিকাৰৰ পৰাই শ্ৰেণী বৈষম্যৰ জন্ম হয়। শ্ৰেণীহীন সমাজত সকলো আপত্তি সমাজৰ হাতত ন্যস্ত থাকে। বিষ্ণু ৰাভাৰ জীৱন অধ্যয়নৰ পৰা এই কথা প্ৰতীয়মান হৈছে যে তেওঁৰ জন্ম এক চহকী সম্ভ্ৰান্ত ঘৰত। সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া পিতৃ গোপাল চন্দ্ৰ ৰাভাই ব্ৰিটিছ চৰকাৰৰ পৰা লাভ কৰা শ শ বিঘা মাটি ৰাভাই সৰ্বহাৰা কৃষকসকলৰ মাজত বিলাই দিছিল, কাৰণ তেওঁ বিশ্বাস কৰিছিল যে নিজে অখেতিয়ক হৈ শ শ বিঘা খেতিৰ মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰি শ শ দৰিদ্ৰ নিষ্পেষিত খেতিয়কৰ মাজত সাংস্কৃতিক বিপ্লৱৰ বক্তৃতা দিয়া এক বিৰাট আত্মপ্ৰবঞ্চনা আৰু অপৰাধৰ বাহিৰে আন একো নহয়। শংকৰ নাথাকিলে অসমীয়াৰ একোকে নাথাকে বুলি শংকৰদেৱ মহাপুৰুষজনৰ আদৰ্শৰে

অনুপ্ৰাণিত বিষ্ণুৰাভাৰ আজীৱন কৰ্ম, শ্ৰম আৰু শিল্প সাধনাৰ মূল লক্ষ্য আছিল সাম্যবাদ প্ৰতিষ্ঠা কৰা তথা পুঁজিবাদী আৰু জমিদাৰী শোষণৰ পৰা কৃষক শ্ৰমিক জনতাক মুক্ত কৰোৱা। ভাষাৰ যাদুকৰ ৰাভাদেৱে বচা বচা শব্দমালেৰে কত যে মিঠা মিঠা গীত ৰচিছিল। মৃত্যুক সঁচা বুলি জ্ঞান কৰা ৰাভাদেৱৰ অমৰ কাপৰ পৰা নিগৰি ওলোৱা এই গীতটি অসমৰ সংগীত জগতত এক অবিস্মৰণীয় গীত। এয়ে মোৰ শেষ গান, মোৰ জীৱননাথৰ শেষ ৰাগিনী, কল্যাণ খৰমান। কৃষকৰ অৰ্থনৈতিক মুক্তিয়েই বিষ্ণুৰাভাৰ জীৱনৰ একমাত্ৰ লক্ষ্য আছিল আৰু অৰ্থনৈতিক মুক্তিৰ লগে লগে শোষিত জনতাৰ সাতাম পুৰুষীয়া কৃষ্টি সংস্কৃতিৰো পুনৰুদ্ধাৰ হ'ব। সেয়েহে সাম্প্ৰতিক সমাজ ৰাজনীতিত বিষ্ণুপ্ৰসাদ ৰাভাৰ যথেষ্ট প্ৰাসংগিকতা আছে। তেওঁৰ কৰ্মৰাজীৰ ওপৰত কৰা নতুন নতুন চিন্তা চৰ্চাই অসমীয়া জাতিৰ ভৱিষ্যতৰ পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব। তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সৃষ্টি হ'ব লাগিব নতুনৰ গতি খেদা ডেকা গাভৰুৰ। গতিকে আমিও উদ্বুদ্ধ হওঁ বৰ্ণহীন সাম্যবাদী সমাজ প্ৰতিষ্ঠাৰ স্বাৰ্থত আৰু একেলগে গাওঁ বিজয়ৰ জয়গান। শেষ যুদ্ধৰ আমি ৰণুৱা, পৃথিৱীত হালোৱা বনোৱা, হম বিজয়ী আমি দুখীয়া। ইমান পৰে শ্ৰোতাসকলে বিকাশ শৰ্মা বৰুৱাৰ কথিকা বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন দৰ্শন শুনিলে।

১১টি গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ প্ৰিয় শ্ৰোতা, খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ, জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি 70গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58সংখ্যক স্মৃতি দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন, কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আখৰা, পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ, আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক জয়ৰ বাবে আফগানিস্তানৰ 219 ৰানৰ লক্ষ্য। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা।

0: শুনক বিতং বাতৰি। ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰই ইয়াৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰি কয় যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে আনুষ্ঠানিক পত্ৰ লাভ কৰিছে। ব্ৰিটিছ ৰাষ্ট্ৰদূত হাৰ্ভে ডেফলিনে ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটাক পত্ৰযোগে কালিৰে পৰা এই প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি জনাইছে। এই সন্দৰ্ভত ডঃ শৰ্মাই এইদৰে কয়।
1: ইউৰোপীয়ান ইউনিয়নৰ এম্বেচাডৰ হাৰ্ভে ডেলফিন তেওঁ কিছুদিন আগত গুৱাহাটীলৈ আহিছিলে। আজি তেওঁ আমাৰ অসম চৰকাৰৰ মুখ্য সচিবক এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ইমান দিনে ইউৰোপীয়ান ইউনিয়নে তেওঁলোকৰ দেশৰ পৰ্যটকসকলক অসমলৈ আহিবৰ কাৰণে বাধা প্ৰদান কৰিছিলে বা সতৰ্ক কৰিছিলে যে অসম এখন অশান্ত জৰ্জৰিত ৰাজ্য, তাতে পৰ্যটকসকল নোযোৱা ভাল আৰু গ'লেও যথেষ্ট সতৰ্ক হৈ থকাৰ প্ৰয়োজন। আজি ৰাতিপুৱা আমাৰ মুখ্য সচিবক ইউৰোপীয়ান ইউনিয়নৰ ভাৰতত থকা এম্বেচেডৰগৰাকীয়ে জনাইছে যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত তেখেতসকলে অসম ভ্ৰমণৰ ক্ষেত্ৰত তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ ওপৰত থকা প্ৰতিবন্ধকতা বা ৰেষ্ট্ৰিকশ্যন বা সীমাবদ্ধতা যোৱাকালিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে।
0: জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে তৎপৰতা অৱলম্বন কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে 70গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ পৰিবহণ সকলো ব্যৱস্থাপনা নিয়াৰিকৈ পৰিচালনা কৰিবলৈ এই বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীক প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ কালচোৱাত সংগতিবলৈ নিৰ্দেশ দিয়া হৈছে। সমান্তৰালকৈ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ বাবেই গুৱাহাটী মহানগৰক নতুনকৈ সজাই পৰাই তোলা হৈছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশত গুৱাহাটী পৌৰ নিগম আৰু লোক নিৰ্মাণ বিভাগে যুদ্ধকালীন তৎপৰতাৰে মহানগৰক চাফ চিকুণ কৰাৰ লগতে ৰাজহুৱা স্থানত নতুন ৰূপ দিয়াৰ চেষ্টা চলাইছে। মহানগৰৰ বিভিন্ন স্থানত গছপুলি ফুল ৰোপণৰ উপৰিও ষ্ট্ৰীট লাইট ডিভাইডাৰসমূহত ৰং কৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ পাথৰকুৰিৰ মেগজিনস্থিত সাধনী ভৱনত সদৌ অসম চুটীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় আৰু এটা ছাত্ৰাবাস মুকলি কৰে। ৰাজ্য চৰকাৰৰ আনটাইত পুঁজি আৰু চুটীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ প্ৰায় 5 কোটি টকাৰ ব্যয়েৰে এই কাৰ্যালয় আৰু ছাত্ৰাবাসটো নিৰ্মাণ কৰা হৈছে। ছাত্ৰাবাসটো মুকলি কৰি ডঃ শৰ্মাই কয় যে দীৰ্ঘদিনৰে পৰাই গুৱাহাটীৰ মাজমজিয়াত চুটীয়া ছাত্ৰ সন্থাৰ বাবে এটা আধুনিক উন্নতমানৰ কাৰ্যালয়ৰ প্ৰয়োজন আছিল আৰু আজি এই প্ৰয়োজন বাস্তৱত ৰূপায়িত হ'ল। তেওঁ কয় যে গুৱাহাটীলৈ অধ্যয়নৰ বাবে অহা ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন কামত গুৱাহাটীলৈ অহা জনগোষ্ঠীটোৰ লোকসকল এই নতুন ভৱনৰ জৰিয়তে উপকৃত হ'ব। অনুষ্ঠানত চুটীয়া জাতিৰ স্বাভিমান বীৰাংগনা সতী সাধনীৰ কথা উল্লেখ কৰি ডঃ শৰ্মাই কয় যে অসমৰ ইতিহাসত মহিয়সীগৰাকী নাৰী শক্তিৰ শৌৰ্য বীৰ্যৰ এটা চিৰন্ত প্ৰতীক। চুটীয়াসকলৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ইতিহাস অতি প্ৰাচীন বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বিগত 10 বছৰত ৰাজ্য চৰকাৰে চুটীয়া জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ সৈতে আলোচনাৰ জৰিয়তে জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা চলাই আহিছে। আজিৰ অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, বিমল বৰা, অশ্বিনী ৰায় চৰকাৰকে ধৰি চুটীয়া ছাত্ৰ সন্থা, চুটীয়া উন্নয়ন পৰিষদ আৰু চুটীয়া জাতি সন্মিলনীৰ ভালেমান নেতাকৰ্মী উপস্থিত থাকে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব। কাইলৈ বিয়লি ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰি মন্ত্ৰীগৰাকীয়ে পোনে পোনে দুলীয়াজানত উপস্থিত হ'ব। মন্ত্ৰীগৰাকীয়ে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াৰ লগত এখন সভাত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰ পৰিদৰ্শন কৰিব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অইলৰ তৈলখাত আৰু চাহ বাগিচা পৰিদৰ্শন কৰাৰ লগতে অইল ইণ্ডিয়াৰ বিষয়া আৰু ডিব্ৰুগড় জিলা আয়ুক্তৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হ'ব। 23 জুনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিগবৈ ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ ডিগবৈ ৰিফাইনেৰী পৰিদৰ্শন কৰাৰ লগতে উদ্যোগ প্ৰতিষ্ঠানটোত বিষয়া আৰু তিনিচুকীয়া জিলা আয়ুক্তৰ সৈতেও আলোচনাত মিলিত হ'ব। ডিব্ৰুগড়ৰ সমীপৰ লেকাইত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আজি সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন কৰে। ডিব্ৰুগড়ৰ লেকাইত ইয়াৰ পূৰ্বে স্থাপন কৰা আৰু কাৰ্যক্ষম হৈ থকা আৱৰ্জনা নিষ্কাশন প্ৰকল্পটোৰ বিশাল চৌহদতে এই সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰটো স্থাপন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত অসম প্ৰদূষণ বোৰ্ডৰ অধ্যক্ষ, ডিব্ৰুগড় জিলা আয়ুক্ত, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ সচিবকে ধৰি সংশ্লিষ্ট বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এইটো প্ৰথম সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ হিচাপে চিহ্নিত হৈছে। এই প্ৰকল্পটোত ৰাসায়নিক আৱৰ্জনা, বায়মেডিকেল আৱৰ্জনাকে ধৰি সকলো ধৰণৰ আৱৰ্জনা পৰ্যায়ক্ৰমে নিষ্কাশন কৰাৰ ব্যৱস্থা উপলব্ধ হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
2: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা বিষ্ণু ৰাভাৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

0: ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাৱাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধিনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজান পীৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজান পীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হয়। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধিনী বঁটা আগবঢ়োৱা হয়। অসমৰ সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2,00,000 টকাকৈ ধনৰাশিও প্ৰদান কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয়।
1: কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ স্মৃতি ধন্য ৰাভা দিৱস উপলক্ষে মই সমগ্ৰ অসমবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এই মহান মনীষীগৰাকীৰ চৰণ কমলত সমগ্ৰ ৰাজ্যবাসীৰ হৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছো। আজিৰ এই পবিত্ৰ দিনটোত আমি কেৱল ৰাভাদেৱক সোঁৱৰণ কৰিবলৈ সমবেত হোৱা নাই, বৰঞ্চ তেওঁ দেখুওৱা বিশাল মানৱতাবাদী দৰ্শন, সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা আৰু শোষিত নিষ্পেষিত সমাজৰ মুক্তিৰ যি মহা সংগ্ৰাম, তাক আমাৰ বুকুত নতুনকৈ ধাৰণ কৰাৰ সংকল্প লবৰ বাবে আমি এই স্থানত একত্ৰিত হৈছো।
0: অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকে। সোণাপুৰৰ জুবিন ক্ষেত্ৰত সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু সোণাপুৰ মহাবিদ্যালয়ৰ সহযোগত বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গ, সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে জুবিন ফেন ক্লাবৰ বহু সদস্য উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গাৰ্গে এইদৰে কয়।
2: জুবিন গাৰ্গৰ কাৰণে কলাগুৰুজনা সদায় তেওঁৰ আদৰ্শ, তেওঁৰ গোটেইখিনি জাতীয় জীৱনক উদ্বুদ্ধ কৰি আছিলে জুবিনৰ গোটেই সত্তাক আছিলে কলাগুৰু, আৰু সেয়া অকল জুবিন বুলিয়ে নহয় আমাৰ সকলোৰে প্ৰাণে প্ৰাণে কলাগুৰু বা ৰূপ কোঁৱৰ হওক বা ভূপেন মামা হওক, আমাৰ সকলো সত্তাত তেওঁলোক সদায় জীয়াই থাকিব। আজি তেখেতৰ মৃত্যুতিথিত বিষ্ণু ৰাভা দিৱস, আমি যিহেতু জুবিন থকা হ'লে তেওঁ নিজে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেওঁ ক'ৰবাত নহয় ক'ৰবাত কৰিলেহেঁতেন, গতিকে আজি আমি জুবিন ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে উদযাপন কৰিবলৈ লৈছোঁ আৰু কলাগুৰুজনাৰ সৃষ্টিৰ আজি আমি ৰোমন্থন কৰিম, সকলোৱে চৰ্চা কৰিম।
0: সদৌ অসম ছাত্ৰ সন্থাই কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ হাউলিৰ ৰাস মন্দিৰ প্ৰাংগণত ৰাভা দিৱস উদযাপন কৰিছে। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনতো ৰাভা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াকে ধৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়ক উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এইদৰে কয়।
3: যিসকল খনজন্মা পুৰুষে অসমৰ সমাজ জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়াই বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠা অসমীয়া জাতিক সদায় অনুপ্ৰাণিত আৰু উদ্বুদ্ধ কৰি আহিছে, সেইসকলৰ ভিতৰত এগৰাকী হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ। কাৰণ ৰাভাদেৱৰ বহুত বেছি দীঘলীয়া জীৱন পৰিক্ৰমা নাছিল, এই কম জীৱন পৰিক্ৰমাৰ ভিতৰতে এটা জীৱনত এজন মানুহে

0: কিমান কাম কৰিব পাৰে সেই কথা তেওঁৰ জীৱন চৰ্যাই আমাক সোঁৱৰাই দিয়ে। কাৰণ ৰাভাদেৱ গীতিকাৰ, সুৰকাৰ, কথাশিল্পী।
1: ভাৰতীয় গণনাট্য সংঘ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাৰি গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত এই দিৱসৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত দিনযোৰা কাৰ্যসূচীৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে ৰাভা দিৱস উদযাপন কৰা হয়। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰী উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হৈছে। কাৰ্বি আংলং জিলাতো ডিফু সাহিত্য সভাৰ উদ্যোগত ডিফুৰ ৰাংচিনা ভৱনত ৰাভা দিৱস উদযাপন কৰা হৈছে। ওদালগুৰি জিলা সাহিত্য সভাই শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সহযোগত ভোলাবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে ৰাভা দিৱস পালন কৰিছে। কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱস পালন কৰা হয়। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাভা দিৱস উপলক্ষে এক গাম্ভীৰ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লগতে ৰাভা সংগীত পৰিৱেশন কৰা হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মকড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। এই আখৰাত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজিত কৰা হৈছে। মুঠ 3 তৰপীয়া নিৰাপত্তা বেষ্টনীৰে গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্ৰ ইতিমধ্যে নেচনেল টেষ্টিং এজেন্সীক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহি সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যৰে CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি বকু ছয়গাঁৱত দুটা জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। পাইলট প্ৰকল্পৰ অধীনৰ এই প্ৰকল্প দুটা পৰিদৰ্শন কৰি অভিযন্তা আৰু অন্যান্য কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে। এই প্ৰকল্প দুটাৰ কাৰিকৰী দিশ, ৰূপায়ণ প্ৰক্ৰিয়া আৰু সম্ভাৱনা সন্দৰ্ভত সবিশেষ আলোচনা কৰাৰ লগতে স্থানীয় কৃষক আৰু জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 মাইক্ৰ'চিপছ এণ্ড মেক্ৰ' ড্ৰিমছ দ্য ছেমিকণ্ডাক্টৰ প্ৰমিজ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শুৱালকুছি বুধুৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট অৰ্থনীতিবিদ ডঃ নিহাৰ ৰঞ্জন কলিতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অণুবিদ্যুৎ আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক মানস প্ৰতিম শৰ্মাই। অনুষ্ঠানটিৰ আগ ধৰিব অৰূপ কুমাৰ শৰ্মাই। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 12 অভাৰত এটা উইকেট নেহেৰুৱাকৈ 94 ৰাণ সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি 70গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ। আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58সংখ্যক স্মৃতি দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
3: नमस्कार, आकाशवाणी समाचार के साथ मैं करिश्मा राय। राष्ट्रपति द्रौपदी मुर्मू ने आज प्रधानमंत्री नरेंद्र मोदी के नेतृत्व की सराहना की। उन्होंने कहा कि श्री मोदी ने विश्व नेताओं के साथ अपने दूरदर्शी शासन और संपर्क के जरिए वैश्विक मंच पर भारत की प्रतिष्ठा को बढ़ाया है। राष्ट्रपति ने मोहन चरण मांझी सरकार के 2 वर्ष पूरे होने के अवसर पर ओडिशा के मयूरभंज जिले के रायरंगपुर में एक जनसभा में यह बात कही। प्रधानमंत्री मोदी भी कार्यक्रम में उपस्थित रहे। श्री मोदी ने कहा कि केंद्र सरकार की योजनाओं से सशक्त होकर आदिवासी समुदाय भारत के विकास में सक्रिय योगदान दे रहे हैं। श्री मोदी ने पूर्वी भारत के विकास में तेजी लाने के उद्देश्य से सरकार के पूर्वोत्तर दृष्टिकोण का भी उल्लेख किया।
4: ओडिशा में आर्थिक गतिविधियां निवेश और उद्योगों को आकर्षित करने का सामर्थ्य आज नजर आ रहा है। केंद्र सरकार का विजन है पूर्वी भारत के विकास से भारत का विकास, इसलिए हम पूर्वोदय की नीति पर काम कर रहे हैं। जिस पूर्वी भारत को कांग्रेस के दौर में पिछड़ेपन का पर्याय बना दिया गया था, आज वो प्रगति का प्रवेश द्वार बन रहा है।
3: इस दौरान ओडिशा में 47,000 करोड़ रुपए से अधिक की लागत वाली विभिन्न विकास परियोजनाओं का उद्घाटन और शिलान्यास किया गया। बाद में प्रधानमंत्री हुगली जिले के तारकेश्वर में पश्चिम बंगाल दिवस समारोह में शामिल हुए। इस दौरान उन्होंने राज्य में विभिन्न विकास परियोजनाओं का लोकार्पण और शिलान्यास किया। श्री मोदी ने कहा कि इन परियोजनाओं से राज्य की ग्रामीण अर्थव्यवस्था मजबूत होगी।
4: आज यहाँ सैकड़ों करोड़ रुपए की विकास परियोजनाओं का उद्घाटन शिलान्यास हुआ है। रेल, रोड, कृषि, इससे जुड़ी ये परियोजनाएं बंगाल को नई गति देगी। इन परियोजनाओं से यहाँ की ग्रामीण अर्थव्यवस्था को मजबूती मिलेगी। मैं बंगाल के लोगों को इन विकास परियोजनाओं की बधाई देता हूँ।
3: श्री मोदी ने प्रधानमंत्री किसान योजना की 23वीं किस्त के रूप में 18,880 करोड़ रुपए जारी किए। इससे देशभर के 9 करोड़ 44 लाख से अधिक किसानों को लाभ मिलेगा। प्रधानमंत्री कोलकाता में कल स्वदेश में निर्मित नौसेना के 3 जहाजों आईएनएस दोनागिरी, आईएनएस संशोधक और आईएनएस अग्रय का अनावरण करेंगे। इन पोतों में 75% से अधिक स्वदेशी सामग्री का उपयोग किया गया है। इनके निर्माण में 200 से अधिक सूक्ष्म, लघु और मध्यम उद्यमियों ने योगदान दिया है। अंतर्राष्ट्रीय योग दिवस कल दुनिया भर में मनाया जाएगा। 12वें अंतर्राष्ट्रीय योग दिवस का विषय है बढ़ती उम्र के प्रभाव को रोकने के लिए योग। अंतर्राष्ट्रीय योग दिवस का मुख्य कार्यक्रम पश्चिम बंगाल के कोलकाता में ऐतिहासिक रेड रोड पर आयोजित किया जाएगा। प्रधानमंत्री इस कार्यक्रम में सामान्य योगाभ्यास के दौरान राष्ट्र का नेतृत्व करेंगे। ये राष्ट्रीय कार्यक्रम सुबह 5 बजे से शुरू होगा। सरकार ने जनहित में 16 फिक्स डोज कॉम्बिनेशन एफडीसी दवाओं के उत्पादन, बिक्री और वितरण पर तत्काल प्रभाव से प्रतिबंध लगा दिया है। सर्वोच्च न्यायालय के निर्देश पर विशेषज्ञ समिति की समीक्षा के बाद यह फैसला लिया गया। समिति ने पाया कि इन दवाओं के संयोजन का पर्याप्त चिकित्सीय औचित्य नहीं है और इनके उपयोग से स्वास्थ्य संबंधी जोखिम हो सकते हैं। भारत सोमवार से शुरू हो रही 2 दिवसीय ब्रिक्स राष्ट्रीय सुरक्षा सलाहकारों की बैठक की मेजबानी करेगा। बैठक की अध्यक्षता राष्ट्रीय सुरक्षा सलाहकार अजीत डोभाल करेंगे। बैठक में नई तकनीक से जुड़े सुरक्षा खतरों और आतंकवाद से निपटने के उपायों पर भी चर्चा होगी। कैलाश मानसरोवर यात्रा पर गए तीर्थयात्रियों का पहला जत्था आज नाथूला दर्रे से होते हुए चीन में प्रवेश कर गया। जत्थे में 2 संपर्क अधिकारियों और 1 चिकित्सा अधिकारी सहित 41 तीर्थयात्री और 4 सहायक कर्मचारी शामिल हैं, जिससे इस दल की कुल संख्या 47 हो गई है। चेन्नई में तीसरे और अंतिम एक दिवसीय अंतर्राष्ट्रीय क्रिकेट मैच में अफगानिस्तान ने भारत को 219 रन का लक्ष्य दिया है। ताजा समाचार मिलने तक भारत ने 16वें ओवर में बिना किसी नुकसान के 123 रन बना लिए हैं। इसके साथ ही यह समाचार बुलेटिन समाप्त हुआ।
5: दिस इज आकाशवाणी द न्यूज रेड बाय शगुन चोपड़ा। President Draupadi Murmu today lauded Prime Minister Narendra Modi's leadership, stating that he has significantly enhanced India's prestige and influence on the global stage through his visionary governance and constructive engagement with world leaders. Addressing a large public gathering at Rai Rangpur in Odisha's Mayurbhanj district, organized to mark the completion of 2 years of the Mohan Charan Majhi government, in presence of Mr. Modi, the President said, India has consistently emerged as a voice of peace, dialogue and cooperation under Prime Minister Modi's stewardship. Addressing the public gathering, Prime Minister Narendra Modi lauded Odisha's progress as the state completed 2 years under Chief Minister Mohan Charan Majhi, saying it is moving rapidly on the path of development and contributing significantly to the growth of eastern India.
4: Odisha mein आर्थिक गतिविधियां निवेश और उद्योगों को आकर्षित करने का सामर्थ्य आज नजर आ रहा है। केंद्र सरकार का विजन है पूर्वी भारत के विकास से भारत का विकास, इसलिए हम पूर्वोदय की नीति पर काम कर रहे हैं। जिस पूर्वी भारत को कांग्रेस के दौर में पिछड़ेपन का पर्याय बना दिया गया था, आज वो प्रगति का प्रवेश द्वार बन रहा है।
5: The Prime Minister today inaugurated and laid the foundation stones for development projects worth around 47,000 crore rupees across multiple sectors. Later, the PM arrived in West Bengal for a two-day visit. He took part in Paschim Banga Divas celebrations at Tarkeshwar in Hooghly district. He also released the 23rd installment of PM Kisan scheme worth 18,880 crore rupees, benefiting over 9.44 crore farmers across the country. Mr. Modi participated in a grand function to celebrate the State Day along with Chief Minister Suvendu Adhikari. He launched, dedicated and laid foundation stones for various development projects across railways, agriculture, rural development, fisheries and animal husbandry sectors. Speaking on the occasion, Prime Minister Modi said the BJP government has started working at super fast pace for Bengal's development. He expressed hope that this historic Paschim Banga Divas inspire development of West Bengal. Prime Minister Narendra Modi will lead the nation to celebrate International Yoga Day 2026 tomorrow at Red Road in Kolkata. Thousands of yoga enthusiasts will participate, while millions of citizens are expected to join virtually from across India and abroad. The event will reaffirm yoga's growing role as a global movement promoting health, harmony and collective well-being. This year marks the 12th International Day of Yoga with the theme Yoga for Healthy Aging, which highlights the importance of adopting yoga as a lifelong practice for healthy, active and dignified aging. Prime Minister Narendra Modi will commission three indigenously built Indian Navy platforms, INS Dunagiri, INS Sanshodhak and INS Agre in Kolkata tomorrow. Designed by the Navy's Warship Design Bureau and built by Garden Reach Shipbuilders and Engineers, the vessels are intended to strengthen combat operations, hydrographic surveying and anti-submarine warfare. The government has notified the expansion of central drugs laboratory functions at Chaudhary Charan Singh National Institute of Animal Health in Baghpat, Uttar Pradesh for veterinary vaccine testing. With the latest notification, the scope of testing at the institute has been substantially expanded from testing two vaccines to now test 42 veterinary vaccines. The ministry said that the notification will further strengthen the regulatory framework for ensuring the quality, safety and efficacy of veterinary vaccines. The first batch of pilgrims undertaking the Kailash Mansarovar Yatra 2026 crossed into China through the Nathula Pass today, marking the commencement of their onward journey. Governor of Sikkim Om Prakash Mathur flagged off the batch in the presence of Minister of Tourism Shering Thendu Bhutia. According to the schedule, the pilgrims are expected to reach Gyangtae today. The Mansarovar Parikrama is slated for 27 June and the first batch is scheduled to return to Gangtok on 1st of next month. In cricket, Afghanistan have set a target of 219 runs for India in the third and final ODI in Chennai. In reply, India were 132 for no loss in 17 overs when reports last came in. And that is the end of this news bulletin.
6: Eya Akashvani. বাতৰি কৈছো অংকুৰ জ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে দূৰদৰ্শী শাসন আৰু বিশ্ব নেতাসকলৰ সৈতে গঠনমূলক আলোচনাৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে বিশ্ব দৰবাৰত দেশৰ মৰ্যাদা আৰু প্ৰভাৱ বৃদ্ধি কৰিছে। বিভিন্ন কল্যাণমূলক আঁচনি আৰু সজাগতামূলক পদক্ষেপৰ দ্বাৰা নিজকে সবল কৰি জনজাতীয় সম্প্ৰদায়সমূহে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ কোলহাপুৰত 1435 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ শ্ৰী অম্বাবাই মন্ত্ৰী উন্নয়ন প্ৰকল্প শুভাৰম্ভ কৰে। সমগ্ৰ বিশ্বতে কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয় দফাৰ অভিযান খেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূয়সী প্ৰশংসা কৰি কয় যে দূৰদৰ্শী শাসন আৰু বিশ্ব নেতাসকলৰ সৈতে গঠনমূলক আলোচনাৰ জৰিয়তে তেওঁ বিশ্ব দৰবাৰত দেশৰ মৰ্যাদা আৰু প্ৰভাৱ বৃদ্ধি কৰিছে। ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ ৰাইৰংপুৰত মোহন চৰণ মাঝিৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনৰ দুবছৰীয়া কাৰ্যকাল পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এখন জনসভাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে বিশ্বত শান্তি আলোচনা আৰু সহযোগিতাৰ কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে বিশ্বৰ বহুকেইটা অঞ্চল সংঘাত আৰু অনিশ্চয়তাৰে যুঁজি থকাৰ সময়তে ভাৰতে কূটনৈতিক আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰে বিবাদ মীমাংসাৰ পোষকতা কৰি আহিছে। কোভিড 19 মহামাৰীৰ সময়ছোৱাত দেশে আগবঢ়োৱা মানৱীয় সাহায্যৰ কথা স্মৰণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰতিষেধক, অক্সিজেন আৰু জৰুৰীকালীন চিকিৎসা সামগ্ৰী যোগান ধৰি বহু ৰাষ্ট্ৰক সহায় কৰিছিল, যাৰ জৰিয়তে বিশ্বজনীন সংহতি আৰু মানৱ কল্যাণৰ প্ৰতি থকা দেশৰ দায়বদ্ধতা প্ৰতিফলিত হৈছিল। দেশৰ দীৰ্ঘকালৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্ৰীমোদীক ৰাষ্ট্ৰপতিগৰাকীয়ে অভিনন্দন জনায় আৰু দেশসেৱাৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বই দেশক সমৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিৰ দিশে আগুৱাই লৈ যাব বুলি শ্ৰীমতী মুৰ্মুৱে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি আৰু সজাগতামূলক পদক্ষেপৰ দ্বাৰা সবলীকৃত হৈ জনজাতীয় সম্প্ৰদায়সমূহে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ ৰাইৰংপুৰত মোহন চৰণ মাঝিৰ নেতৃত্বৰ ৰাজ্য চৰকাৰখনৰ দুবছৰীয়া কাৰ্যকাল পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এখন জনসভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে দশক দশক জুৰি জনজাতীয় লোকসকলে সন্মুখীন হৈ অহা পঞ্চনৰ স্থান বৰ্তমান শিক্ষা, স্বাস্থ্য, জীৱিকা আৰু সামাজিক প্ৰগতিৰ নতুন সুযোগে লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে ওড়িশা চৰকাৰক দুবছৰীয়া কাৰ্যকালত লাভ কৰা সাফল্যৰ বাবে প্ৰশংসা কৰে আৰু শ্ৰীমাঝিৰ নেতৃত্বত ৰাজ্যখনে দ্ৰুত উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে বুলি মন্তব্য কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে 37,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে পূব ভাৰতৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বোদয় দৃষ্টিভংগীৰ কথা দোহাৰে। ভাষণ প্ৰসংগত শ্ৰীমোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে আজি পুৱাৰ ভাগত ৰাষ্ট্ৰপতিগৰাকীৰ জন্মভূমি ময়ূৰভঞ্জৰ পাহাৰপুৰৰ গাঁওখন ভ্ৰমণ কৰাটো সৌভাগ্যৰ বিষয় বুলি উল্লেখ কৰে। ময়ূৰভঞ্জৰ এগৰাকী জীয়ৰীয়ে দেশৰ সৰ্বোচ্চ সাংবিধানিক পদ অলংকৃত কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পাহাৰপুৰত শীঘ্ৰেই নবীকৰণযোগ্য শক্তিৰে পৰিচালিত আৰু আধুনিক ৰাজহুৱা আন্তঃগাঁথনিৰে সুসজ্জিত সৌৰ গাঁও হিচাপে গঢ়ি তোলা হ'ব বুলি মন্তব্য কৰে। ওড়িশাৰ ৰাজ্যপাল ডঃ হৰিবাবু তাম্ভাৱতী আৰু মুখ্যমন্ত্ৰী চিমমাঝি এই অনুষ্ঠানত উপস্থিত থাকে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত 1,445 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ শ্ৰী অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্প শুভাৰম্ভ কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাবিছ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে কয় যে ঐতিহাসিক কাৰ্বি নগৰত থকা শ্ৰী অম্বাবাই মন্দিৰ সমগ্ৰ দেশৰ ভক্তসকলৰ এটি প্ৰধান বিশ্বাস আৰু উপাসনাৰ কেন্দ্ৰ। তেওঁ কয় যে প্ৰকল্পটোৱে মন্দিৰটোৰ ঐতিহাসিক, সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যক সুৰক্ষিত ৰাখি ইয়াক আধুনিক তথা তীৰ্থযাত্ৰীক আকৰ্ষিত কৰিব পৰা স্থানত পৰিণত কৰিব। তেওঁ কয় যে এই প্ৰকল্পটোৱে ভক্তসকলৰ সা সুবিধা বৃদ্ধি কৰাৰ লগতে ধৰ্মীয় পৰ্যটন কেন্দ্ৰ হিচাপে কোলহাপুৰৰ স্থান উন্নীত কৰিব। শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা 12 বছৰত উন্নয়ন, সাংস্কৃতিক পুনৰুজ্জীৱন, ৰাষ্ট্ৰীয় সুৰক্ষা আদিৰ ক্ষেত্ৰত দেশে বিশেষভাৱে অগ্ৰগতি লাভ কৰিছে। তেওঁ কয় যে এই সময়ছোৱাক দেশৰ ইতিহাসে ৰূপান্তৰকাৰী বিকাশৰ সময় হিচাপে স্মৰণ কৰিব। দেশৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ঐতিহাসিক ক্ষেত্ৰসমূহ সংৰক্ষণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্পই কেৱল তীৰ্থযাত্ৰীৰ বাবে আন্তঃগাঁথনি উন্নয়ন কৰাই নহয় বৰঞ্চ কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টি কৰাৰ লগতে স্থানীয় অৰ্থনীতিও উন্নীত কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগতে সীমা সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। এই অভিলাষী মন্দিৰ উন্নয়ন প্ৰকল্পটোৱে ঐতিহাসিক স্থান সুৰক্ষিত কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটন কেন্দ্ৰিক উন্নয়নক ত্বৰান্বিত কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হুগলী জিলাৰ তাৰাকেশ্বৰত আয়োজিত পশ্চিমবংগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ লগতে দেশৰ 9,44,00,000ৰো অধিক কৃষকক উপকৃত কৰাৰ বাবে 18,880 কোটি টকাৰ পি এম কিষাণ আঁচনিৰ 23 সংখ্যক কিস্তি মুকলি কৰি দিয়ে। শ্ৰীমোদীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সৈতে পশ্চিমবংগ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ লগতে ৰেল, কৃষি, গ্ৰাম্য উন্নয়ন, মীনপালন আৰু পশুপালন ক্ষেত্ৰৰ সৈতে জড়িত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ উন্নয়নৰ হকে বিজেপি চৰকাৰে দ্ৰুতগতিত কাম কৰা আৰম্ভ কৰিছে। তেওঁ লগতে ঐতিহাসিক পশ্চিমবংগ দিৱসে ৰাজ্যখনৰ উন্নয়নক অনুপ্ৰাণিত কৰিব বুলিও আশা প্ৰকাশ কৰে। সমগ্ৰ বিশ্বতে কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2026 উদযাপন কৰা হ'ব। এইবাৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সুস্থ বাৰ্ধক্যৰ বাবে যোগ বিষয়বস্তুৰে যোগাসন সুস্থ সক্ৰিয় আৰু মৰ্যাদাপূৰ্ণ বয়স বৃদ্ধিৰ বাবে আজীৱন অনুশীলন হিচাপে গ্ৰহণ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে। পশ্চিমবংগৰ কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক যোগাসনৰ অনুশীলনত নেতৃত্ব দিব। পুৱা 5 বজাৰ পৰা ৰেড ৰোডত হ'বলগীয়া ৰাষ্ট্ৰীয় উদযাপনৰ আৰম্ভণিতে সভাস্থলীত হাজাৰ হাজাৰ যোগ অনুৰাগীয়ে অংশগ্ৰহণ কৰিব। আনহাতে সমগ্ৰ ভাৰত আৰু বিদেশৰ পৰা লাখ লাখ নাগৰিকে ভাৰ্চুৱেলি যোগদান কৰাৰ সম্ভাৱনা আছে। ইপিনে সাংস্কৃতিক মন্ত্ৰালয়ে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, ঐতিহাসিক স্থান আৰু যোগ পৰম্পৰা সংযোগ কৰি দেশৰ 100টা ঐতিহাসিক স্থানত বিশেষ যোগ উদযাপনৰ আয়োজন কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লা, উত্তৰাখণ্ডৰ হৰিদ্বাৰ, উৰিষ্যাৰ কোৰ্ণক, কৰ্ণাটকৰ হাম্পি, তামিলনাডুৰ মহাবলীপুৰম, মহাৰাষ্ট্ৰৰ মুম্বাই, বিহাৰৰ নালন্দা, গুজৰাটৰ আহমেদাবাদ, উত্তৰ প্ৰদেশৰ সাৰনাথ, তেলেংগানাত হায়দৰাবাদ, লাডাখৰ লেহ আৰু অসমৰ শিলচৰকে ধৰি 12টা বিশিষ্ট স্থানত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। ভাৰতীয় সাংস্কৃতিক সম্বন্ধ পৰিষদৰ সমন্বয়ত বিদেশৰ 210টাতকৈ অধিক ভাৰতীয় দূতাবাসে সমগ্ৰ বিশ্বৰ প্ৰায় 2500টা স্থানত যোগ অনুষ্ঠানৰ আয়োজন কৰিব। ইপিনে দিল্লীত শান্তিপথ, যমুনা স্পৰ্টছ কমপ্লেক্স, কৰ্তব্যপথ, নিউ মতিবাগ, চি পি চেণ্ট্ৰেল পাৰ্ক, তালকোট্ৰা গাৰ্ডেনকে ধৰি বিশেষ ৰাজহুৱা স্থানত যোগ উদযাপনৰ আয়োজন কৰা হৈছে। ভাৰতৰ দক্ষিণ কোৰিয়াই লোক প্ৰশাসন আৰু ডিজিটিয় প্ৰশাসনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে উভয় দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰিছে। আজি নতুন দিল্লীত কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে দক্ষিণ কোৰিয়াৰ গৃহ আৰু সুৰক্ষা মন্ত্ৰী ইউন হুজুংহুৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ডিজিটিয় প্ৰশাসন, ই প্ৰশাসন, সামৰ্থ বৃদ্ধি আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদানৰ ক্ষেত্ৰত উভয় দেশৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত ডঃ সিঙে কয় যে ভাৰতৰ দক্ষিণ কোৰিয়া উভয়ে গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্যৰ লগতে আইনৰ শাসনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীসিঙে লগতে উভয় দেশে লোক প্ৰশাসন আৰু উদ্ভাৱন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে বুজাবুজিৰ চুক্তি চূড়ান্ত কৰাৰ বাবে আলোচনা কৰে বুলি উল্লেখ কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানে আজি গোৱাৰ পানাজীত আয়োজিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত দলটোৰ সাংগঠনিক প্ৰস্তুতি পৰ্যালোচনা কৰে। দলীয় কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমুৰুগানে প্ৰতিগৰাকী যোগ্য নাগৰিকে যাতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে তাক নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 15 অভাৰ 3টা বলত 1 উইকেট নেহেৰুৱাকৈ 123 ৰাণ সংগ্ৰহ কৰিছে। ভাৰতে ইতিমধ্যে শৃংখলাটোত 2-0 অগ্ৰগতি লাভ কৰিছে। ভাৰতৰ অস্মিতা চলিহা মাকা অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত কোৰিয়াৰ পাৰ্ক গায়নৰ বিৰুদ্ধে 21-17, 21-9 ছেটত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লয়। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে দূৰদৰ্শী শাসন আৰু বিশ্ব নেতাসকলৰ সৈতে গঠনমূলক আলোচনাৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে বিশ্ব দৰবাৰত দেশৰ মৰ্যাদা আৰু প্ৰভাৱ বৃদ্ধি কৰিছে। বিভিন্ন কল্যাণমূলক আঁচনি আৰু সজাগতামূলক পদক্ষেপৰ দ্বাৰা নিজকে সবল কৰি জনজাতীয় সম্প্ৰদায়সমূহে দেশৰ উন্নয়ন যাত্ৰাৰ সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কিন্তু গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ কোলহাপুৰত 1,445 কোটিৰ অধিক টকা বিক্ষাপক্ষ শ্ৰী অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্প শুভাৰম্ভ কৰে। সমগ্ৰ বিশ্বতে কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হ'ব আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলা তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

বাতৰিৰ পাছতেই উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো সুৰৰে দেউলাৰে শীৰ্ষক এখনি আলেখ্য। আলেখ্যখনে যুগুতাইছে কৃষ্ণ পূজাৰী আৰু ভাস্কৰ শইকীয়াই।

আন খৰমানৰ ৰাগ এতিয়াও আছে, সেই বিপ্লৱৰ কল্লোল এতিয়াও আছে, আকাশে বতাহে অনুৰণিত হৈ আছে বিষ্ণু ৰাভা।

বিষ্ণুৰাভা এটা যেন নাম নহয়, বিষ্ণুৰাভা হাজাৰটা গানৰ নাম, বিষ্ণুৰাভা হাজাৰখন মঞ্চৰ নাম, বিষ্ণুৰাভা সহস্ৰ মুক্তিকামী সেনানীৰ একত্ৰ

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো সুৰৰে দেউলৰে শীৰ্ষক আলেখ্যখনি। আলেখ্যখনিৰ প্ৰযোজনা কৰিশ্মা পূজাৰী আৰু ভাস্কৰ শইকীয়াৰ।

কল্যাণ খৰমানৰ ৰাগ এতিয়াও আছে, সেই বিপ্লৱৰ কল্লোল এতিয়াও আছে, আকাশে বতাহে অনুৰণিত হৈ আছে বিষ্ণু ৰাভা।

বিষ্ণুৰাভা এটা যেন নাম নহয়, বিষ্ণুৰাভা হাজাৰটা গানৰ নাম, বিষ্ণুৰাভা হাজাৰখন মঞ্চৰ নাম, বিষ্ণুৰাভা সহস্ৰ মুক্তিকামী সেনানীৰ একত্ৰ

0: হয়, আজি সেইগৰাকী ৰাভাক আমি স্মৰণ কৰিব খুজিছোঁ, যি ভাষাটোৰ বাবে, জাতিটোৰ বাবে দি গল পুলকিত সৃষ্টিশীল মেটমৰা অজস্ৰ সম্ভাৰ।
1: সেই ৰাভাৰ সুৰৰে কওঁ,
2: হেৰ বিপ্লৱী বিদ্ৰোহীবীৰ, হেৰ বিপ্লৱী বিদ্ৰোহীবীৰ, তোল তোৰ অৱনত শিল, অতদিন তই আছিলি সুষুপ্ত পৰপদানত, নিৰ্যাতিত, নিপীড়িত, দলিত, পতিত, আজি এই নতুন যুগত হতই জাগ্ৰত। হেৰ হেৰ অগণি যুগৰ ৰগা ফিৰিঙতি শিখা, জল জল উঠ উঠ, আন কাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ কলা ৰেখা, তুলি ল তুলি ল তই কৰালি কালিৰ ভীম ভয়ংকৰ খৰ্গ, ভাং ভাং ভাং ভাং কাৰাৰ কপাত, শত অভিশাপপূৰ্ণ এই দুখময় দুৰ্গ, তই নিজেই অনন্ত বিষা, দহ শতফনা তুলি এৰি বিষজাল, তই অগ্নিগিৰি অগণি উগাৰি জ্বলা জ্বলা শত লক্ষ পাপ অনৰ্ক হৈ দাবান, তই হিমগিৰি শৃংগ গগন চুম্বক সু উচ্চতা, মৌন গভীৰতা তই প্ৰশান্তৰ গভীৰতা, হৃদয় উন্মিময় সাগৰৰ মহা অসীমতা, কল্লোলময়ী বিশালতা, তই শক্তিবান ক্ষীণ ঋষি দধিচি মহান, তুৰস্তি মহা অস্ত্ৰ শোষকৰ মৃত্যু শস্ত্ৰ, শোষণৰে পুঞ্জীভূত ধনীৰ মৰণ, সিহঁতৰ শোষণেই মৃত্যুৰ কাৰণ, বল বল বল বল সাজু হবৰে হ'ল, সাজু হবৰে হ'ল, ভাং ভাং দুৱাৰৰ দাং, কৌতি দলিতৰ গান আনে বিপ্লৱী পাল, হবে মিলি ভাগে কাৰাদ্বাৰ মুক্ত কাৰাবাসীগণ, ওলাই দলিত জন ভাঙি মেলি কাৰাৰ দুৱাৰ, গাই মুকুতিৰ গান, তুলি অগ্নিবাণ, তুলি অগ্নিবাণ।

0: সকলো উপমাৰে অনুপমা বিষ্ণুৰাভাৰ সৃষ্টিৰাজিয়ে আজিও সেইবাবে প্ৰতিটো স্তৰৰ জনতাকে প্ৰবুদ্ধ কৰে। শেষৰ পৰা বৃদ্ধলৈকে সকলোকে দিছিল সেই সৃষ্টিৰ ৰস।
1: ফুল তুলি থকা সেই আজলী ছোৱালীজনীক তেওঁ

ৰাভাৰ আভাত আছিল প্ৰগতিশীল অসমীয়া সমাজৰ চিত্ৰায়ন। চহা অসমীয়াৰ জাউতিযুগীয়া সংস্কৃতিৰে লুতুৰি পুতুৰি হৈ তেওঁ হৈ পৰিছিল দিগদৰ্শক।

0: পুৰত অসমীয়াত্ব আছিল তেওঁৰ বুকুত, আছিল জাতিটোক ভাল পোৱাৰ অপৰিসীম অনুভৱ। বিজ্ঞান প্ৰযুক্তিৰে জাতিটো আগবাঢ়ি যোৱাৰ আহ্বান আছিল বিষ্ণুৰাভাৰ।
1: সেইগৰাকী বিষ্ণুৰাভাই তিলাই তিলাই ঘূৰি ফুৰা ছোৱালীজনীক সুৰেৰে

0: পার্সলি, দুই মিসিং ডেকা গাভৰু, ৰাভাৰ উপন্যাস, মিচিং কৰেঙৰ মানস সন্তান কমুং আৰু পার্সলি।
1: অসমৰ জাতি জনগোষ্ঠীৰ স্বকীয় পৰম্পৰা প্ৰতিফলিত কৰিব পৰাকৈ এই উপন্যাসখনে দি গৈছে অজস্ৰ সম্বল।
0: সাহিত্যিক উপকৰণসমূহে সমসাময়িক সমাজৰ দলিল হিচাপে আজিও প্ৰতিনিধিত্ব কৰে। সোণপাহী আছিল অন্যতম। কেৱল সেয়াই নহয়, অসমীয়া আলোচনী বাঁহী সম্পাদনাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকাত আছিল কলাগুৰু।
2: নাহৰ ফুলে নুফুৱা।

0: প্ৰথিতযশা এই পুৰুষজনৰ সেই দক্ষতাই পৰিপূৰ্ণ কৰিছিল অসমীয়া সাহিত্যৰ ভঁৰাল। কি কবিতা, কি গীতি সাহিত্য, কি নাট্য সাহিত্য, এই সকলোতেই সিদ্ধহস্ত বিষ্ণুৰাভা নামৰ এই সত্তাটো।
1: শুনক দাৰোগা, শিল কঠিন হলেও শিলৰ বুকুৰ ওপৰেদি জুৰি নিজৰি বৈ যায়। পানীৰ পৰশ লাগি শিলৰ জনম হলেও শেষত সেই পানীতেই শিল তিলেক তিলেক হৈ গৈ পমি যায়। কোনে কয় শিল কঠুৱা? কিন্তু আপোনালোক, আপোনালোক নিষ্ঠুৰ, নিৰ্দয়, নিৰ্মম। আপোনালোকৰ হিয়া শিলতকৈও টান, কঠিন। ইমান কোৱাটো আপোনালোকৰ অন্তৰত মৰম নুপুতিলে। ইয়াত দয়া চেনেহৰ সুফুৰা খোল নাখালে। এয়া চাওক, এই সৰু পোনাটোক চাওক, চাওক আপোনাৰ নিৰ্মম আঘাতত তাৰ মূৰ ফাটি কি হল। ভয়ত পেপুৱা লাগি সি কান্দিবলৈ নজনা হল। ফটা দুখৰৰ পৰা জুলুকে জুলুকে তেজ ববলৈ ধৰিছে। চাওক দাৰোগা বাবু, চাওক পুলিচ ককাই হত, চাওক আপোনালোকেই চাওক। কংসৰ নিচিনাকৈ শিলত আচাৰি আপোনালোকে আমাৰ দুখীয়া পোনাহঁতক মাৰিব পাৰে, কিন্তু নাভাবিব যে

0: সাংখ্যৰ দুই গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিক আদি হিচাপে লৈ যদি আমি পৰৱৰ্তী পৰ্যায়ত এটা যুগৰ সৃষ্টি কৰা অন্যতম বৰেণ্য বুলি কওঁ, সেয়া হ'ব বিষ্ণুৰাভা।
1: সমাজৰ সকলোকে সামৰি বিশ্বৰ সভালৈ যাব পৰাজন আছিল বিষ্ণুৰাভা।
0: সাহস বুকুত বান্ধি জীৱন পাঠ কৰি প্ৰবুদ্ধ হোৱাজন আছিল বিষ্ণুৰাভা।
1: সেয়েহে হয়তো জীৱনক এখন ভাওনা হিচাপে লৈ সেই ভাওনাৰে মুক্তিমংগল ভতিমা গাই গৈছে শেষ শয়নৰ আগে আগে।
2: এই মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মান।
0: জীৱনৰ শেষ গান গাই গলেও বিষ্ণুৰাভা আজিও জীয়াই আছে। প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি এই সুৰীয়া সমদল গৈ আছে, বৈ আছে,

ইমান পৰে শ্ৰোতাসকলে সুৰৰে দেউলৰে শীৰ্ষক সংগীতলক্ষ্যখনি শুনিলে। সংগীতলক্ষ্যখনি যুগুতালে কৰিশ্মা পূজাৰী আৰু ভাস্কৰ শইকীয়াই। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ত্ৰিদিশাৰ সৈতে মই তেজীয়ে আইজলৈ বিদায় লৈছো। নমস্কাৰ।

সফৰে শ্ৰোতাসকলে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে ভজন অনুষ্ঠানটি। প্ৰথমে এয়া অনুপ চালতা।

আৰু শ্ৰোতা, মোৰ কেইটিমান প্ৰিয় গীতৰ সৈতে এয়া মাইক্ৰফোনৰ সন্মুখত মই জুলি দেৱী। আজি 20 জুন ৰাভা দিৱস, অসমীয়া সংস্কৃতিৰ মুকুতামণি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পবিত্ৰ স্মৃতি দিৱসত সশ্ৰদ্ধ প্ৰণাম। ৰাভাৰ সৃষ্টিয়ে অসমীয়া সমাজ জীৱনক কেৱল সংস্কৃতিৰ পোহৰেই দিয়া নাছিল, বৰং দিছিল জীয়াই থকাৰ এক নতুন দৰ্শন। তেওঁ আমাৰ মৰমৰ শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন বিশ্বশিল্পী। প্ৰিয় শ্ৰোতা, শুনোৱা হওক তেখেতৰ কলমেৰে নিগৰি ওলোৱা মোৰ এটি প্ৰিয় গীত, মালবিকা বৰা আৰু সংগীসকলৰ কণ্ঠত।

বিষ্ণুপ্ৰসাদ ৰাভা কেৱল এজন ব্যক্তিয়ে নাছিল, তেওঁ আছিল এটা যুগ, এটা আন্দোলন। তেওঁৰ গীতসমূহ, যাক আমি ৰাভা সংগীত বুলি জানো, প্ৰত্যেকটি গীতত ফুটি উঠিছে অসমীয়া সমাজৰ মাটিৰ গান, বৈপ্লৱিক চেতনা আৰু গভীৰ প্ৰেম।

0: শ্ৰোতাসকলে ৰামধেনু অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ যোগে। এইবাৰ আহিছো মোৰ ভাল লগা আন এটি গানলৈ। প্ৰেম কেতিয়াবা উচ্চস্বৰে কোৱা নহয়, হৃদয়ৰ নিঃশব্দ স্পন্দনত অনুভৱ কৰা হয়। কিছুমান গান কেৱল গান নহয়, হৃদয়ৰ গোপন ডায়েৰী হৈ পৰে। প্ৰতিটো শব্দ যেন কাৰোবাৰ নাম লৈ ধীৰে ধীৰে কাণত কয়, তুমি সদায় মোৰ ওচৰতেই আছা।
1: আমাৰ অনুষ্ঠানলৈ স্বাগত জনাইছো।
2: নমস্কাৰ।

ব্লেকমেইল ছবিখনৰ পৰা সেই আছিল কিশোৰ কুমাৰৰ কণ্ঠৰে দি গীত। কেতিয়াবা সময়ে আমাক বহুত দূৰলৈ লৈ যায়, মানুহ সলনি হয়, পৰিস্থিতি সলনি হয়, কিন্তু কিছুমান অনুভৱ, কিছুমান স্মৃতি সদায় একে থাকে। সুৰৰ মাজতেই কেতিয়াবা আমি বিচাৰি পাওঁ আমাৰ নিজৰে কাহিনী। এইখিনিতে মোৰ ভাল লগা এটি গীত মনলৈ আহিছে মঞ্জুস্না মহন্তৰ কণ্ঠত, যিটো গীতে হয়তো আপোনাৰ হৃদয় স্পৰ্শ কৰিব।

এইবাৰ আহিছো মোৰ আন এটি ভাল লগা গীতলৈ। আমাৰ সকলোৰে মৰমৰ ছাত্ৰ জুবিন গাৰ্গৰ কণ্ঠত যি যাদু আছে, সেয়া হয়তো আন কাৰো মাজতে বিচাৰি পোৱা নাযায়। সুখৰ মুহূৰ্ততে হওক বা বিৰহৰ পৰতে হওক, জুবিন গাৰ্গৰ গান অবিহনে আমাৰ অনুভৱবোৰ যেন আধৰুৱা। আজিৰ এই ৰামধেনু অনুষ্ঠানটিত আপোনালোকক শুনাব বিচাৰিছো জুবিন গাৰ্গৰ এটি অতি জনপ্ৰিয় আৰু চিৰসেউজ গীত, যিটো গীত শুনিলে মোৰ লগতে আপোনাৰ হয়তো মনৰ উদাসীনতাবোৰ আঁতৰি যাব আৰু মনটো প্ৰেম ভালপোৱাৰে ভৰি পৰিব।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনুৰ পৰা মই জুলি দেৱীয়ে আজিলৈ বিদায় লৈছোঁ।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পুৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে গিৰিজা দেৱীৰ কণ্ঠসংগীত ৰাগ য়মন কল্যাণ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে গিৰিজাদেৱীৰ কণ্ঠসংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বাজি গৈছে। ইয়াৰ লগে লগে সামৰিব লাগিব আমাৰ আজিৰ অনুষ্ঠান সূচী। কাইলৈ এই একে মিনিটতে অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।